নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ ভাদ মাহৰ আজি 6 তাৰিখ, 1948 শকাব্দৰ আজি 2 ভাদ আৰু 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ আজি 24 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত, লগতে নিউজন AIR মোবাইল এপযোগেও।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত চৰণদীপ ঠাকুৰীয়া, নিয়ন্ত্ৰণ কক্ষত বিনোদ শৰ্মা, শ্বেখ আব্দুল্লা আহমেদ আৰু আনোৱাৰ আলী, ট্ৰেন্সমিটাৰত আছে ৰমেন কুমাৰ শৰ্মা আৰু বিপুল কলিতা, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাই ক্ৰমে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত স্তুতিৰাণী ঠাকুৰীয়াৰ কণ্ঠত, গুঞ্জলতা শৰ্মা আৰু সংগ্ৰীবিন্দৰ কণ্ঠত নাম, স্নেহলতা দাসৰ কণ্ঠত লোকগীত, হীৰকজ্যোতি শৰ্মা আৰু সংগ্ৰীবিন্দৰ কণ্ঠত টোকাৰী গীত আৰু জ্যোতিস্মিতা তালুকদাৰৰ কণ্ঠত ভজন শুনিলে।

প্রথমে এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। পুৱা 6:15 পাহি বৈশ্যৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 লক্ষ্মী মহন্তৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীত, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালী ঢৌ। দিনৰ 11:30 প্ৰচাৰ হ'বলগীয়া গীতিমালিকাৰ গীত অনুষ্ঠানৰ শিল্পী ভূপেন হাজৰিকা, অনিমা ভট্টাচাৰ্য, হেমেন দাস, সংগীতা বৰঠাকুৰ আৰু জ্যোতিপ্ৰকাশ দাস। দিনৰে 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আশকা গীত, তাৰানা, গীতমালা, ৱতন কে তাৰানে আৰু ছায়ানিকা। বিয়লি 5:10 যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আজিৰ যুৱবাণীত সন্ধিয়া 7:20 যুৱ সাহিত্য শিতানত তনুশ্ৰী চৌধুৰীৰ কবিতা আৰু হীৰকজ্যোতি বৰুৱাৰ গল্প, আঁত ধৰিব ভাৰ্গৱ কলিতাই। লগতে আছে নিয়মীয়া গীতৰ অনুষ্ঠান মনোৰঞ্জন। প্ৰজ্ঞানজ্যোতি ভূঞাৰ কথিকা, শ্ৰীমন্ত শংকৰদেৱ, যুৱ আবৃত্তিৰ অনুষ্ঠান আৰু বৃন্দগান। নিশা 8:30 ভজনৰ অনুষ্ঠান, নিশা 9:30

বিপণনৰ সবিশেষ। আলোচনাটিত ভাগ ল'ব মধুমিতা দেৱী আৰু শ্যামলজ্যোতি মহন্তই। আঁত ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই। প্ৰযোজনা উৎপল বৰাৰ। 7:15 আজি পুৱা। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 7ম খণ্ড। সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 10:00 হাতে বাতে সুৰৰ আৱেশ। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত এটি শৈক্ষিক অনুষ্ঠান উমং। 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য বৰষুণ। ৰচনা ঝৰ্ণা ভৰালী আৰু প্ৰাণজিৎ প্ৰীতম কলিতাৰ। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 11:10 আৰু সন্ধিয়া 7:45 দেৱযানী দাসৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। অনুষ্ঠান পৰিস্থিতি ইমানেই।

শ্ৰোতাই পাহি বৈশ্যৰ কণ্ঠত ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো প্ৰতিভা দাসৰ কণ্ঠৰ লোকগীত।

শ্ৰোতাসকলে প্ৰতিভাৰাছৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। মধুবন অনুষ্ঠানত শ্ৰোতাক পুনতেই শুনাবলৈ বিচাৰিছোঁ দৰ্পণ ছবিখনৰ পৰা এটি গীত লতা মংগেশকাৰৰ কণ্ঠত, গীতৰ সুৰ লক্ষ্মীকান্ত প্যাৰেলাল।

শ্রোতাসকলে শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মজৰু, ছবি দিল দেখে দেখো।

মহম্মদ রফিৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ অনুষ্ঠানত শুনাবলৈ লৈছো আশা ভোছলেৰ কণ্ঠৰ গীতি গীত শাকিল বাদায়নীৰ কথাৰে দো বদন ছবিৰ পৰা।

অনুষ্ঠানত শুনি আছে শ্ৰোতাসকলে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা ছবি গীতৰ অনুষ্ঠান, হিন্দী ছবি গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ জীৱন মৃত্যু ছবিৰ পৰা মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আনন্দ বাগচী।

মধুবন অনুষ্ঠানত শ্রোতাক শুনাবলৈ বিচাৰিছোঁ লতা মঙ্গেশকৰৰ কণ্ঠৰ এটি গীত, রাম তেৰি গঙ্গা মিলি ছবিখনৰ পৰা, গীতৰ গীতিকাৰ হসৰত জয়পুৰী।

লতা মঙ্গেশকৰৰ কণ্ঠত গীতটি শুনিলে মধুবন অনুষ্ঠানৰ শেষত শ্ৰোতাক শুনাবলৈ বিচাৰিছো ৰংগীলা ছবিৰ পৰা বৈশালী সামন্তৰ কণ্ঠৰ এটি গীত।

0: ক্ষমা কৰিব, কাৰিকৰী অসুবিধাৰ বাবে গীতটি শুনাব পৰা নগ'ল। ইমানতেই আজিৰ মধুবন অনুষ্ঠানটিৰ অন্ত পৰিল।
1: আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।

0: বই পড়ি আপনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পর প্রতি আপনার নিশ্চয় আগ্রহ আছে। বিবিধ ভারতী গুৱাহাটীয়ে আপনার বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোরম অনুষ্ঠান। প্রতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভারতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 মেগাহার্জ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাত কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত নৱম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে অহা 27 আগষ্টত 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিছাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হৈছে। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত ইষ্ট বেংগল FC-য়ে মোহনবাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি খিতাপ দখল কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্য প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
5: যাহা ভক্তি হয় উহি শক্তি হয়, উহি শান্তি হয়, উহি জ্ঞান হয়, উহি সহন শক্তি হয় আৰু উহি সৰলতা হয়, উহি সকাৰাত্মকতা হয়। তো ইসলিয়ে মহাপুরুষ শ্রীমন্ত শঙ্করদেব নে ভারত মে এক সংস্কার লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হ্যায় কলা সংস্কৃতি কি দ্বারা, নিত্য গীত কি দ্বারা, ইসকে বজহ সে আজ হম 21ই সাদি মে দুনিয়া মে আপনা মর্যাদা পূর্বক পরিচয় বানানে মে হম সফল হুই হ্যায় আর হামারি যাত্রা 21ই সাদি মে বিশ্ব কে সবসে এক শক্তিশালী রাষ্ট্র কে হিসাব সে पहचान बनाने के सिलसिले में जो भी एक भारत श्रेष्ठ भारत मंत्र लेकर हम एकत्रित हुए है, आगे कदम रखा है, तो मुझे लगता है कि ये भावना शक्ति को अधिक मजबूत बनाने के लिए हमें ऐसा ही कला का हमें सहारा लेना होगा।
4: শ্ৰী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে সকলোকে অনুপ্ৰাণিত কৰি অহাৰ উপৰি ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যবোৰ চহকী কৰিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ভাৰতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত নৱম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। দুদিনীয়াকৈ আয়োজিত এই বৈঠকত দেশৰ বিভিন্ন প্ৰান্তৰ নিৰাপত্তা বাহিনী আৰু আৰক্ষী বাহিনীৰ 850ৰো অধিক বিষয়াই অংশ ল'ব।

সন্মিলনত বিষয়াসকলে ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় সমসাময়িক বিষয় তথা প্ৰত্যাহ্বানসমূহৰ সন্দৰ্ভত আলোচনা কৰিব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে অহা 27 আগষ্টত 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। শ্ৰীগোৱেলে এই ভ্ৰমণকালত ভাৰতৰ এটা বৃহৎ ব্যৱসায় প্ৰতিনিধি দলক নেতৃত্ব দিব। এই প্ৰতিনিধিসকলৰ ভিতৰত নিৰ্মাণ খণ্ড, ছেমি কণ্ডাক্টৰ, বিশুদ্ধ শক্তি, ষ্টীল, বিত্তীয় সেৱা, স্বাস্থ্য, ষ্টাৰ্টআপ আৰু অন্যান্য খণ্ডৰ 200ৰো অধিক ব্যৱসায় প্ৰতিনিধি আছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক নতুন গতি প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে এই ভ্ৰমণকালত টকিঅ'ত ভাৰতৰ বিকাশত দীৰ্ঘদিন ধৰি অংশীদাৰ হিচাপে থকা মুখ্য জাপানী উদ্যোগসমূহৰ শীৰ্ষ নেতৃত্বৰ সৈতে এলানি বৈঠকত মিলিত হ'ব। তেওঁ লগতে 1500ৰো অধিক মুখ্য জাপানী কোম্পানীক প্ৰতিনিধিত্ব কৰা শীৰ্ষ জাপান ব্যৱসায় ফেডাৰেচন কেইনডাৰেনৰ সৈতে ঘূৰণীয়া মেজমেলত অংশ ল'ব। শ্ৰীগোৱেলে জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী আকাজাৱা ৰোইছেৰ লগতে জাপান চৰকাৰ তথা সংসদৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নগয়াত কেন্দ্ৰীয় জাপান অৰ্থনৈতিক ফেডাৰেচন চুক্ৰিন আৰু নগয়া চেম্বাৰ্ছ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ সৈতে এটা ৰোড শ্বত অংশ ল'ব। ইয়াৰ পাছত ওছাকাত এটা বিনিয়োগ আৰু ব্যৱসায় ৰোড শ্বত অংশগ্ৰহণেৰে শ্ৰীগোৱেলৰ ভ্ৰমণৰ সামৰণি পৰিব। ওছাকাত তেওঁ ইলেক্ট্ৰনিকছ, ঔদ্যোগিক আৰু গ্ৰাহক খণ্ডৰ মুখ্য জাপানী কোম্পানীসমূহৰ সৈতে বৈঠকত মিলিত হ'ব। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি অন্ধ্ৰপ্ৰদেশৰ ইলুৰু জিলাৰ মুছুনুৰু গাঁৱত ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে গাঁওখনত দেশৰ প্ৰথমটো আনুবংশিক ৰূপত সংশোধিত নকৰা হাইব্ৰিড মাকৈ বাজৰা বীজ মুকলি কৰিব। তেওঁ লগতে কৃষকসকলক সম্বৰ্ধনা জনোৱাৰ উপৰি কৃষি খণ্ডৰ বিভিন্ন অংশীদাৰসকলক উদ্দেশ্যি ভাষণ দিব। যোৱা 20ৰ পৰা 22 আগষ্টলৈ মৰিচাছ ভ্ৰমণলৈ যোৱা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এই ভ্ৰমণকালত দেশখনৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰামগোলামক সাক্ষাৎ কৰে। শ্ৰীপুৰীয়ে শক্তিখণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ সম্ভাৱনাসমূহক লৈ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে। ভাৰতীয় উচ্চ আয়োগে কালি জনোৱা মতে এই বৈঠকৰ পাছত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত এখন বুজাবুজিৰ চুক্তি আৰু ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিচাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে কালি মস্কোত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে ভাৰত ৰাছিয়া বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ আন্তঃ চৰকাৰী আয়োগৰ 27 সংখ্যক অধিৱেশনত সহ অধ্যক্ষতা কৰিব। এই ভ্ৰমণকালত ডঃ জয়শংকৰে ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্গেই লেভৰোভক সাক্ষাৎ কৰি আঞ্চলিক আৰু গোলকীয় সমস্যা সম্পৰ্কে মত বিনিময় কৰিব। হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ বাবে অনুমোদনপ্ৰাপ্ত দেশৰ জাহাজসমূহে এতিয়া তেহৰাণক সেৱা মাচুল দিব লাগিব। ইৰাণৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আয়োগৰ মুখপাত্ৰ ইব্ৰাহিম ৰেজাইয়ে কয় যে এই মাচুলে সামুদ্ৰিক, পৰিৱেশ আৰু লজিষ্টিক ব্যৱস্থাৰ বিস্তৃত পৰিসৰ সামৰি ল'ব। হৰমুজ প্ৰণালীৰ নিৰাপত্তা আৰু অগ্ৰগতি নিশ্চিত কৰাৰ বাবে 3নং অনুচ্ছেদৰ কৌশলগত ব্যৱস্থাৰ অনুমোদন পোৱাৰ পাছত এই কথা প্ৰকাশ পাইছে। ইয়াৰ পূৰ্বে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব মহছেন ৰেজাইয়ে কয় যে তেহৰাণ আৰু ৱাশ্বিংটনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ মাজতে আমেৰিকাই নিজৰ প্ৰতিশ্ৰুতি পূৰণ নকৰালৈকে হৰমুজ প্ৰণালী বন্ধ হৈ থাকিব আৰু পুনৰ মুকলি কৰা নহ'ব। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালীক নতুন আমেৰিকাৰ ভূখণ্ড হিচাপে স্বীকৃত কৰাৰ এখন ফটো শ্বেয়াৰ কৰি প্ৰণালীটোৰ ওপৰত আমেৰিকাৰ নিয়ন্ত্ৰণৰ দাবী পুনৰবাৰ উত্থাপন কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত কালি ভাৰতৰ দিব্যাংগ পুৰুষ ক্ৰিকেট দলক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে দলটোৱে ইংলেণ্ডত অনুষ্ঠিত ভাৰত ইংলেণ্ড পুৰুষৰ মিক্সড ডিজেবিলিটি T20I ছিৰিজ 2026ত জয়ৰ পাছত দেশলৈ উভতি আহিছে। মন্ত্ৰীগৰাকীয়ে দলটোক ভৱিষ্যতৰ বাবে শুভকামনা জ্ঞাপন কৰে। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল এফ চিয়ে মোহনবাগান ছুপাৰ জায়েণ্টক 4-1 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ কাপত 17 বাৰ খিতাপ দখলৰ অভিলেখেৰে মোহনবাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকাণ্ডাই
খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশলৈ লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গ'ল দিয়ে। ইয়াৰ বিপৰীতে মোহন বাগানৰ হৈ মনবীৰ সিঙে 33 মিনিটত

0: ত মধ্যপ্ৰদেশৰ অলৰাউণ্ডাৰ সাৰাণ জৈনক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে কামিল মিছাৰাক প্ৰথমবাৰৰ বাবে শ্ৰীলংকাৰ টেষ্ট দলত অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাত কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত 9ম ৰাষ্ট্ৰীয় নিৰাপত্তা ৰণনীতি সন্মিলনত অংশ ল'ব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে অহা 27 আগষ্টত 4-দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ যাব। ভাৰত আৰু মৰিছাছৰ মাজত তেল আৰু গেছ সহযোগিতা সন্দৰ্ভত বুজাবুজিৰ চুক্তি তথা ইণ্ডিয়ান অইল কৰ্পৰেচন লিমিটেড আৰু মৰিছাছৰ ষ্টেট ট্ৰেডিং কৰ্পৰেচনৰ মাজত এখন চুক্তি বিনিময় হৈছে। আৰু দুৰান কাপ ফুটবল প্ৰতিযোগিতাত ইষ্ট বেংগল FCয়ে মোহনবাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি খিতাপ দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো ভিতালী দাসৰ কণ্ঠৰ এটি গীত, লক্ষ্যহীৰা দাসৰ কথাৰে।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত সেয়া আছিল জুবিন গাৰ্গ আৰু জংকি বৰঠাকুৰৰ কণ্ঠৰ এটি গীত। অনুষ্ঠানত এইবাৰ শুনাবলৈ বিচাৰিছো টুটুমণি দত্তৰ কণ্ঠৰ এটি গীতৰ গীতিকাৰ চন্দ্ৰ ডেকা।

সেয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত শ্ৰোতাক এইবাৰ শুনাবলৈ লৈছো অশোক ডেকাৰ কথা, সুৰ আৰু কণ্ঠেৰে এটি গীত।

শ্ৰোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বনজিৎ আৰু পাপৰি কহৰমাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা বনজিৎ।

0: ৰঞ্জিত আৰু পাপৰি শৰ্মাৰ কণ্ঠেৰে আজিৰ আধুনিক গীতৰ অনুষ্ঠানটিৰ অন্ত পৰিল।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। শোণিতপুৰ জিলাৰ তেজপুৰ, ঢেকিয়াজুলি, ঠেলামৰা, চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহচক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে শোণিতপুৰ.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰণ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগু শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 79টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129টা। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.ae আৰু ৱেবছাইটটি আকৌ এবাৰ কৈছোঁ www.aai.ae আৰু আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেৰিনাৰী অফিচাৰ, ব্লক ভেটেৰিনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডাৰী .assam.gov.in। ৱেবছাইটটি আকৌ এবাৰ কৈছোঁ animalhusbandry.assam.gov.in। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আলাপ অনুরাগ আভরণ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই আঞ্চলিক বাতৰি সমাচাৰ প্ৰভাত মৰ্ণিং নিউজ আৰু নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়া যোগাযোগ ৰক্ষা কৰি আছে। মন্ত্ৰী শ্ৰীবৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই সন্দৰ্ভত শনিবাৰে মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত এতিয়াও স্বাভাৱিক হোৱা নাই। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছে। মেঘালয়ৰ টেক্সি চালকসকলে বৰাপানীৰ পৰা যাত্ৰী কঢ়িয়াই নিয়া অসমৰ বাহনসমূহ কালি পুনৰ উভতাই পঠিয়ায়। দুয়োখন চৰকাৰৰ মাজত এই বিষয়ত আলোচনা হোৱাৰ পাছতো মেঘালয়ৰ টেক্সি চালক সন্থাই কালি পুনৰ প্ৰতিবাদ সাব্যস্ত কৰে। ইপিনে এই বৈঠকৰ পাছত কালি কেব চালক সন্থাৰ প্ৰতিনিধিয়ে ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত নোপোৱা পৰ্যন্ত মেঘালয়লৈ বাহন লৈ নাযাবৰ বাবে সকলো চালক তথা জনসাধাৰণক আহ্বান জনাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱ সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
3: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা নিত্য গীত কি দ্বাৰা इसकी वजह से आज हम 21वीं शादी में दुनिया में अपना मर्यादा पूर्वक परिचय बनाने में हम सफल हुई है और हमारी यात्रा 21वीं शादी में विश्व के सबसे एक शक्तिशाली राष्ट्र के हिसाब से पहचान बनाने के सिलसिले में जो भी एक भारत श्रेष्ठ भारत मंत्र लेकर हम एकत्रित हुए है आगे कदम रखा है तो मुझे लगता है कि ये भावना शक्ति को अधिक মজবুত বনাৰ কাৰণে হামে এছাহি কলা কা হামে সহাৰা লেনা হোগা।
2: শ্ৰী সোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। লাওখোৱা অভয়াৰণ্যত প্ৰথমবাৰৰ বাবে স্মিউ নামৰ বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণ পৰিলক্ষিত হৈছে। চলিত বৰ্ষৰ সপ্তম কাজিৰঙা জলপক্ষী গণনাত ৰাজ্যৰ অভয়াৰণ্যৰ জলাশয়সমূহত অধিক সংখ্যক বিভিন্ন পক্ষী দৃষ্টিগোচৰ হোৱাৰ পৰিপ্ৰেক্ষিতত লাওখোৱাত স্মিউৰ বিচৰণ উল্লেখযোগ্য হিচাপে পৰিগণিত হৈছে। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি এই কথা প্ৰকাশ কৰি কয় যে চৰকাৰে জৈৱ বৈচিত্ৰ নিৰীক্ষণৰ বাবে সকলো প্ৰয়াস অব্যাহত ৰাখিছে। অভয়াৰণ্যৰ জলাশয়সমূহৰ পৰিৱেশগত ভাৰসাম্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা কাৰ্যকলাপৰ বিৰুদ্ধে

চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ সদৰি কৰে। বিৰল পৰিভ্ৰমী পক্ষীৰ বিচৰণে লাওখোলা অভয়াৰণ্যৰ পাৰিপাৰ্শ্বিক গুৰুত্ব বৃদ্ধি কৰিছে। বিশ্বনাথৰ পাভৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কালি পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। দিনজোৰাকৈ অনুষ্ঠিত অধিৱেশনত পতাকা উত্তোলনৰ লগতে স্বদেশৰ হকে প্ৰাণাহুতি দিয়া বীৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যৰ লগতে মহকুমা ছাত্ৰ সন্থাৰ সভাপতি প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল। ডিব্ৰুগড় জিলাৰ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই জকাই অঞ্চলৰ বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা ৯ বজাত শুনিবলৈ পাব।

0: earned East Bengal the Durand Cup crown for a record 17th time, on par with Mohun Bagan in terms of the Durand titles. Now, before we end the news bulletin, the headlines once again. Meghalaya Tourist Taxi Association's call of their decision to stop plying to Assam and bar entry of Assam tourist vehicles. Manipur Chief Minister Y.K.M. Chan Singh holds discussion with Assam Rifles officials on counter-insurgency operations and border management, and heavy overnight rainfall in Tripura triggers flood-like situation across several areas of Agartala. And with that, we end the Northeast News Bulletin from Akashvani Shillong. Have a nice day.
1: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি কাপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছোঁ আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ ভৱানী দাস কুমাৰীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অনুপ কুমাৰ দাস, গাঁৱৰে জীয়ৰী এলবামৰ পৰা।

আধুনিক কীৰ্তনস্থানত এইবাৰ শুনাবলৈ লৈছোঁ সমৰ হাজৰিকাৰ কণ্ঠৰ এটি গীত, হেমন্ত দত্তৰ কথাৰে কি তুলি দিওঁ তোমাৰ হাতত এলবামৰ পৰা।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী ললিতা লহকৰ, গীতৰ গীতিকাৰ ডিম্বেশ্বৰ দাস, এলবাম তথাপি জীয়াই আছোঁ।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হল অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফ চিৰ ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ খিতাপ দখল। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচল হ'ব বুলি দুয়োখন ৰাজ্যৰ চৰকাৰে আশা প্ৰকাশ কৰিছে। অসম চৰকাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উপ মুখ্যমন্ত্ৰী এছ ধৰৰ সৈতে ফলপ্ৰসূ আলোচনা অনুষ্ঠিত কৰিছে আৰু দুয়োখন চৰকাৰে নিয়মীয়াকৈ যোগাযোগ ৰক্ষা কৰি আছে। সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই কালি খানাপাৰাত মটৰ পৰিবহণ সন্মিলিত মঞ্চৰ সৈতে এখন বৈঠকত অংশ লোৱাৰ পাছত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে যোৰাবাটলৈ গৈ তেওঁ পৰিস্থিতিৰ বুজ লৈছে আৰু সোনকালে পৰিস্থিতি স্বাভাৱিক হৈ উঠিব।
1: মই নিজে যোৰাবাটলৈ গৈ প্ৰতিবাদকাৰীসকলৰ লগত সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰিছিলো। যোৱা দিনবিলাকত তেওঁলোকে সন্মুখীন হোৱা সমস্যাবিলাকৰ কথাও কৈছে আৰু ভৱিষ্যতে কি কৰিব লাগিব সেই বিষয়েও তেওঁলোকে মতামত দিছিল। তথাপি আমি পুনৰ আলোচনা কৰিলো, আমি কথা বতৰা পাতিছোৱেই আৰু বৰ্তমান যিটো অৱস্থা চলি আছে তাত উমিয়ামত সেই কথাখিনি কোৱা হল, কৈছে যে আলোচনা চলি আছে, হৈ যাব, আমি গোটেই কথাখিনি ঠিক কৰিব পাৰিম, এনি প্ৰিন্সিপলটো কোনো আপত্তি নাই।
0: ইপিনে মেঘালয়ৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনে সাময়িকভাৱে এই প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে। এতিয়াৰে পৰা শ্বিলঙত অসমৰ বাহন প্ৰৱেশৰ ক্ষেত্ৰত চালক সন্থাই কোনো বাধা নিদিয়ে বুলিও প্ৰকাশ কৰিছে। অহা 10 ছেপ্টেম্বৰত মেঘালয় চৰকাৰৰ আয়ুক্ত সচিব পৰ্যায়ত দ্বিতীয়লানি বৈঠক অনুষ্ঠিত হ'ব। চালক সন্থাই প্ৰকাশ কৰা মতে একাংশ অসাধু মানসিকতাৰ লোক এই কাৰ্যত জড়িত আছিল যদিও মেঘালয়ৰ শান্তিপ্ৰিয় জনতাই কোনো কাৰণতে চুবুৰীয়া ৰাজ্যৰ সৈতে অশান্তিৰ বাতাবৰণ সৃষ্টি কৰিবলৈ নিবিচাৰে। কালি মেঘালয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পাছত টেক্সি চালক সন্থাৰ উপদেষ্টাই এই বিষয়ে উল্লেখ কৰি অসমৰ বাহন চালকসকলক তেওঁলোকৰ সৈতে বুজাবুজি আৰু সমিল মিলেৰে কাম কৰিবলৈ আহান জনায়।
2: The decision that came out from the meeting is that we will be having two states meeting, that is between the two state government and along with the association representing from Assam and Meghalaya, where we will settle up all this matter. It's about we have to respect each other. See, we both need each other, as what Assam is also saying, as well as Meghalaya. What had happened in Meghalaya in few days on the 19th of August, it's not that it's being done purposely by the organization, the Khasi Students Union. There are miscreants. The KSU itself, themselves has clarified about this issue. And so please believe to it, because the people of Meghalaya is not so rude, and we also God-fearing people. We would like to also request the Assam counterpart to at least, we will be discussing at length, so at least to come up with, you know, with their issues and agendas, why all these issues have wrapped up. So we will discuss on the 10th of September.
0: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই টেক্সি চালক সন্থাৰ এই সিদ্ধান্তক আদৰণি জনাইছে। তেওঁলোকৰ সৈতে ফলপ্ৰসূ আলোচনাত অংশ লোৱাৰ বাবে তেওঁ উপ মুখ্যমন্ত্ৰী এছ ধৰক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে এই প্ৰক্ৰিয়া সফল কৰি তোলাত অংশ লোৱা সংশ্লিষ্ট সকলোকে ধন্যবাদ জনায়। তেওঁ কয় যে অসমৰ সৈতে যান বাহনৰ যাতায়াত সুচল কৰি তুলিবলৈ সকলো ব্যৱস্থা লোৱা হ'ব আৰু পৰ্যটকসকলৰ সুৰক্ষাৰ দিশটোত চোকা দৃষ্টি ৰখা হ'ব। উল্লেখযোগ্য যে এই বিষয়টো সন্দৰ্ভত শনিবাৰেও মেঘালয় আৰু অসম চৰকাৰৰ মাজত কইনাধৰাত অনুষ্ঠিত বৈঠকত 14টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল। ইয়াৰ পাছত অসমৰ কেব চালক সন্থাই যোৰাবাটত সাব্যস্ত কৰা ধৰ্মঘট কাৰ্যসূচী সাময়িকভাৱে প্ৰত্যাহাৰ কৰে যদিও ৰাজ্য দুখনৰ মাজত যাতায়াত স্বাভাৱিক হোৱা নাছিল। অসমৰ পৰা মেঘালয় অভিমুখে যোৱা বাহনসমূহ কালি বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। শ্ৰীশ্বাহে মুখ্যমন্ত্ৰীৰ পৰা সকলো বিষয়ৰ

0: বুজ লৈ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ বাবে পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহায় আগবঢ়াব বুলি আশ্বাস দিয়ে। এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ বান পৰিস্থিতিত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নিৰন্তৰ ৰাজ্য চৰকাৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে পৰিস্থিতি নিৰীক্ষণ কৰি আছে। জনসাধাৰণক পুনৰ স্বাভাৱিক জীৱন যাপনৰ দিশে ঘূৰাই বাবে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত সমৰ্থন আগবঢ়োৱাৰ নিশ্চয়তা ইতিপূৰ্বে প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী শ্ৰীশাহক তেওঁৰ সমৰ্থন আৰু আন্তৰিক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীয়ে কালি BWF বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানতো অংশ লয়। তেওঁ লগতে এই প্ৰতিযোগিতাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰে। এই সন্দৰ্ভত ডঃ শৰ্মাই কয় যে 17 বছৰৰ অন্তত ভাৰতত অনুষ্ঠিত এই চেম্পিয়নশ্বিপে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ গৌৰৱ আৰু আশাৰ বতৰা কঢ়িয়াই আনিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হ'ব। দিনৰ 10:30 বজাত আৰম্ভ হ'বলগীয়া কৰ্মশালাত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰথম পৰ্যায়ত মন্ত্ৰীগৰাকীয়ে কমেও 250 গৰাকী কৃষকৰ সৈতে কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতিব। মন্ত্ৰী শ্ৰী হাজৰিকাই কালি সামাজিক মাধ্যমযোগে এই বিষয়ে উল্লেখ কৰি কয় যে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ উদ্যমী কৃষকসকলক সামৰি সময়ে সময়ে এনে কৰ্মশালাৰ আয়োজন কৰা হ'ব। আগ্ৰহী কৃষকসকলক এই কৰ্মশালাত অংশ ল'বলৈ মন্ত্ৰীগৰাকীয়ে আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাৰতৰ সাংস্কৃতিক পৰিচয় শক্তিশালী কৰা আৰু বিশ্বৰ সন্মুখত দেশৰ চহকী ঐতিহ্যক প্ৰদৰ্শনৰ বাবে কলা আৰু সংস্কৃতিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীৰ নেশ্যনেল স্কুল অব ড্ৰামাত কলা তৰংগিনী দিল্লী কলা মহোৎসৱ 2026ত অংশ লৈ শ্ৰীসোণোৱালে কালি অসমৰ গৌৰৱময় সাংস্কৃতিক পৰম্পৰাৰ অন্যতম প্ৰতীক ভাওনা উপভোগ কৰে। উল্লেখযোগ্য যে এই কলা মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পাৰিজাত হৰণ অংকীয়া নাট পৰিৱেশন কৰে। শ্ৰীসোণোৱালে সকলো শিল্পীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে ভক্তিয়ে শক্তি, শান্তি, জ্ঞান, সহনশীলতা, ইতিবাচকতা আৰু সৰলতা প্ৰদান কৰে।
1: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নে ভাৰত মে এক সংস্কাৰ লানে কে লিয়ে জো ভি উন্হোনে কদম উঠাই হে কলা সংস্কৃতি কি দ্বাৰা, নৃত্য গীত কি দ্বাৰা, ইসকে বজহ সে আজ হম 21ই সদি মে দুনিয়া মে আপনা মর্যাদা পূর্বক পরিচয় বনানে মে হম সফল হুই হে অর হমারি যাত্রা 21ই সদি মে বিশ্ব কে সবসে এক শক্তিশালী রাষ্ট্র কে হিসাব সে পহচান বনানে কে সিলসিলে মে জো ভি এক ভারত শ্রেষ্ঠ ভারত মন্ত্র লেকর হম একত্রিত হুই হে আগে কদম রক্ষা হে তো মুঝে লাগতা হে কি এ ভাবনা শক্তি কো অধিক মজবুত বনানে কে লিয়ে হমে এসা হি কলা কা হমে সহারা লেনা হোগা।
0: শ্ৰীসোণোৱালে কয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজলৈ সাংস্কৃতিক প্ৰমূল্য অনাৰ বাবে কলা, সংস্কৃতি, নৃত্য আৰু গীতৰ মাধ্যমেৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল। মহাপুৰুষগৰাকীৰ এই অৱদানে ভাৰতৰ বৰ্ণাঢ্য ঐতিহ্যক চহকী কৰাৰ লগতে সকলোকে অনুপ্ৰাণিত কৰি আহিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। দেশে বৰ্তমান এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মন্ত্ৰৰে আগবাঢ়ি যোৱাৰ সময়ত কলা আৰু সংস্কৃতিয়ে একতা আৰু ৰাষ্ট্ৰীয় গৌৰৱৰ ভাৱনা শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আজি চীনলৈ যাব। চীনত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰী ৱাং ইৰ সৈতে বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশ লোৱাৰ কথা। দেশখনৰ সৈতে থকা 3,488 কিলোমিটাৰ সীমান্তক লৈ চলি থকা বিবাদ সন্দৰ্ভত এয়া হ'ব 25 সংখ্যক বৈঠক। উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ সৈতে থকা সীমান্ত অঞ্চলৰ কোনো কোনো অংশক লৈ দেশখনৰ সৈতে বিবাদ চলি আহিছে। অৱশ্যে ভাৰতে ইতিপূৰ্বে ইয়াকে লৈ স্থিতি স্পষ্ট কৰিছে আৰু কোনো কাৰণতে দেশখনৰ ভূখণ্ড এৰি দিয়া নহ'ব বুলিও স্পষ্ট কৰি দিছে। ইপিনে অহা মাহত দিল্লীত হ'বলগীয়া ব্ৰিকছ ৰাষ্ট্ৰগোষ্ঠীৰ সন্মিলন উপলক্ষে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙৰ ভাৰত ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীৰ চীন ভ্ৰমণে বিশেষ গুৰুত্ব লাভ কৰিছে। ইয়াৰ আগেয়ে শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত এখন আলোচনাচক্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত চীনৰ সম্পৰ্কক লৈ কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰে। তেওঁ সীমান্ত অঞ্চলত শান্তি আৰু স্থিতাৱস্থা বৰ্তাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ৰাজ্যত বিগত সময়ছোৱাত অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যুঁজত অসম আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰিছে। অসম আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টাত এজাহাৰৰ পৰা অভিযোগনামালৈ আৰু অভিযোগনামাৰ পৰা ন্যায় প্ৰদানলৈ সমগ্ৰ ব্যৱস্থাটো অধিক শক্তিশালী আৰু ক্ষীপ্ৰ হৈ উঠিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তথ্যসহ এই কথা প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ তথ্য অনুসৰি 2021 চনৰ তুলনাত বৰ্তমান ৰাজ্যত প্ৰতি 1 লাখ জনসংখ্যাৰ বিপৰীতে অপৰাধৰ হাৰ 69% হ্ৰাস পাইছে। একেদৰে এই সময়ছোৱাত গোচৰ নিষ্পত্তি খৰতকীয়া হোৱাৰ ফলত তদন্তৰ হেঁচাও হ্ৰাস পাইছে। 2021 চনত পঞ্জীয়ন হোৱা 1,33,239টা গোচৰৰ বিপৰীতে চলিত বছৰৰ জুলাইলৈ পঞ্জীয়ন হোৱা গোচৰৰ সংখ্যা হৈছে 25,014। ইপিনে 2022 চনত অভিযোগনামা দাখিলৰ হাৰ 34.3%।

0: শতাংশ হোৱাৰ বিপৰীতে চলিত বছৰৰ জুলাই পৰ্যন্ত এই হাৰ 86.65% বৃদ্ধি পাইছে বুলি আৰক্ষীৰ তথ্যত প্ৰকাশ পাইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীৰ মাদক দ্ৰব্য বিৰোধী অভিযান অব্যাহত আছে। ধুবুৰী আৰক্ষীৰ জিলা অপৰাধ গোট আৰু ধুবুৰী থানা আৰক্ষীয়ে নিউঘাটৰ মাদ্ৰাছা চুকত যোৱা নিশা অভিযান চলাই এখন দুচকীয়া বাহনৰ পৰা বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন লোকক আটক কৰে। সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীৰ দলে জাগ্ৰাৰপাৰ অঞ্চলৰ এখন ফাৰ্মাচীত অভিযান চলাই 1500ৰো অধিক নিচাজাতীয় টেবলেট জব্দ কৰে। আৰক্ষীয়ে লগতে ফাৰ্মাচীখনৰ স্বতাধিকাৰীকো আটক কৰিছে। ইপিনে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই জকাই অঞ্চলৰ পৰা বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰে। অভিযানকালত লোকজনৰ পৰা 1,00,000 টকাৰো অধিক নগদ ধন জব্দ কৰা হয়। ভূমি সম্পৰ্কীয় জটিলতাৰ ফলত কৃষকসকলে নিজৰ পঞ্জীয়ন পৰিচয় পত্ৰ লাভৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা দূৰ কৰাৰ বাবে দৰং জিলা প্ৰশাসন আৰু জিলা কৃষি বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনৰ 4টা ৰাজহচক্ৰ এলেকাত কৃষি ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ত আজি মঙলদৈ ৰাজহচক্ৰৰ কৃষকসকলৰ বাবে নগৰবাহী গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদ আৰু চিপাজাৰ ৰাজহচক্ৰৰ বাবে সাতখলি গাঁৱৰ দিগ্বিজয় সংঘত ৰাজহ আদালত অনুষ্ঠিত হ'ব। একেদৰে দলগাঁও আৰু পাথৰীঘাট ৰাজহচক্ৰৰ বাবে চক্ৰাৱস্তী গাঁও পঞ্চায়ত আৰু দেওমৰ্ণীয় গাঁও পঞ্চায়ত ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। অহা 31 আগষ্টত ৰাজহ আদালতৰ দ্বিতীয় তথা অন্তিম পৰ্যায় অনুষ্ঠিত হ'ব। 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাত কালি সন্ধিয়া কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ইষ্ট বেংগল এফ চিয়ে মোহন বাগান ছুপাৰ জায়েণ্টক 4-1 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ খিতাপ দখল কৰে। এই জয়ৰ সুবাদত ইষ্ট বেংগলে ডুৰাণ কাপত 17 বাৰ খিতাপ দখলৰ অভিলেখেৰে মোহন বাগানৰ সৈতে সমতা স্থাপনত সমৰ্থ হয়। ইষ্ট বেংগলৰ এডমাণ্ড লালৰিকিণ্ডাই খেলখনৰ প্ৰথমাৰ্ধত হেট্ৰিক অৰ্জনেৰে দলটোক জয়ৰ দিশে লৈ যায়। ইয়াৰ পূৰ্বে বিপিন সিং থৌনাংজামে খেলখনৰ 10 মিনিটত প্ৰথমটো গল দিয়ে। ইয়াৰ বিপৰীতে মোহন বাগানৰ হৈ মনবীৰ সিঙে 33 মিনিট
1: অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰেই বাণিজ্যিক বাহন চলাচল হ'ব বুলি সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰা বাতৰিটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতৰ শিৰোনাম, উপ মুখ্যমন্ত্ৰীৰে আলোচনা, খাচী সংগঠনৰ পথ অৱৰোধ প্ৰত্যাহাৰ। দি আছাম ট্ৰিবিউন কাকতৰ শিৰোনাম, মেঘালয় আছাম প্লেন মিট অন ট্ৰান্সপৰ্ট ইছ্যু। দ্য চেণ্টিনেল কাকতৰ শিৰোনাম, আছাম মেঘালয় মেক এফৰ্টছ টু ৰিজল্ভ ইম্পাছ। শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ সন্দৰ্ভত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাটকে ধৰি সমগ্ৰ অঞ্চলটোৰ অৰ্থনৈতিক পুনৰ গঠন সম্পৰ্কে বিশদ আলোচনাৰ বাবে কালি নাজিৰাত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা অনুষ্ঠিত হোৱাৰ বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰিত স্থান দিছে। একেটা বাতৰিকে আমাৰ অসম কাকতে অসমৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি দেশত স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত মাত্ৰ 8.25% নিজৰ যোগ্যতাৰ সৈতে সামঞ্জস্য থকা পদত সংস্থাপন পাবলৈ সমৰ্থ হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ অভিলাষী আছাম ছেট প্ৰকল্প ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে, অচিৰেই মহাকাশলৈ অসমৰ কৃত্ৰিম উপগ্ৰহ, ঘোষণা মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। খাদ্যত ক্ষতিকাৰক কেমিকেল থকাৰ অভিযোগত কেইবাটাও বহুজাতিক সংস্থালৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটি অব ইণ্ডিয়াই জাননী প্ৰেৰণ কৰাৰ বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে মুখ্য বাতৰিত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেল কালি প্ৰথম দিনৰ অন্তত 5 উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 300 ৰাণৰ পৰা ভাৰতে আজি দ্বিতীয় দিনৰ খেল আৰম্ভ কৰিব। কালি দিনান্তত ধ্ৰুৱ জুৰেল আৰু সৰাণ জৈন অপৰাজিত হৈ থাকে। দেৱদত্ত পাডিকলে 117 ৰাণ কৰাৰ বিপৰীতে অধিনায়ক শুভমন গিলেও অৰ্ধশতক অৰ্জন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসম আৰু মেঘালয়ৰ মাজত শীঘ্ৰে বাণিজ্যিক বাহন চলাচলৰ সম্ভাৱনা। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ খাচী টুৰিষ্ট টেক্সি এছ'চিয়েচনৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্তক আদৰণি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীৰ অসমৰ শেহতীয়া বান পৰিস্থিতি আৰু পুনৰ্বাসন প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে বিশদ আলোচনা, কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা, সীমা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় আলোচনাৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ চীন ভ্ৰমণ আৰু মোহন বাগান ছুপাৰ জায়েণ্টক পৰাস্ত কৰি ইষ্ট বেংগল এফ চিৰ ডুৰাণ্ড কাপ ফুটবল

1026 কিলোহার্টজত আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক সমীৰৰ কথাৰে দিল কা ৰিষ্টা ছবিৰ পৰা এটি গীত, গীতৰ শিল্পী আলকা য়াগ্নিক, কুমাৰ চানু আৰু উদিত নাৰায়ণ।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো অন্য এক যাত্ৰা ছবিৰ পৰা জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ কণ্ঠৰে গীতৰ কথা দিলীপ বৰা।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। শ্ৰোতাসকলে শুনি আছে ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অহেতুক ছবিৰ পৰা বাণী দাসৰ কথাৰে জুবিন গাৰ্গৰ কণ্ঠৰেদি গীত।

সেয়া আছিল তুমি আহিবানে ছবিখনৰ পৰা বিবি দেৱী বৰবৰুৱাৰ কথাৰে তৰালি শৰ্মাৰ কণ্ঠৰ এটি গীত। প্ৰিয় শ্ৰোতা, ৰূপালী ঢৌ অনুষ্ঠানত শুনাবলৈ লৈছোঁ ৰাজশ্ৰী ছবিৰ পৰা শ্ৰেয়া ঘোষাল আৰু জুবিনৰ কণ্ঠত এটি গীত।

সেয়া আছিল কুমাৰৰ কথাৰে ৰাষ্ট্ৰীয় ছবিখনৰ পৰা আদি গীত। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ ডাক ছবিৰ পৰা জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ আদি গীত জুবিন গাৰ্গৰ কথাৰে।

ডাক ছবিখনৰ গীতটিৰেই সামৰা হ'ল আজিৰ ৰূপালীধ অনুষ্ঠানটি। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া সময় 9:45:24 গৈছে আৰু ইয়াৰ লগে লগেই অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ, নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান। প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। লগতে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR এপযোগেও শুনিবলৈ পাৰিব। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয়ী শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, আতিকুৰ ৰহমান, মনোজ হাজৰিকা আৰু মায়ামণি শৰ্মা। ট্ৰান্সমিটাৰত আছে অজয় আনন্দ, তিলক চন্দ্ৰ দাস আৰু আছিফ আহমেদ। লগতে ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই, দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান, গীতি মালিকাৰ গীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো ডক্টৰ ভূপেন হাজৰিকাৰ কথা আৰু কণ্ঠেৰে এটি গীত।

শ্রোতাসকলে শুনে আছে গীতিমালিকার গীত অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো সৈয়দ সাদুল্লাৰ কথাৰে শিল্পী সংগীতা বৰঠাকুৰৰ কণ্ঠৰ এটি গীত।

0: জ্যোতিপ্ৰকাশ ডেকাৰ কণ্ঠৰ গীতটিৰেই আজিৰ গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ অন্ত পৰিল।
1: আলাপ অনুৰাগ।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: অগ্নিযুগৰ গান,
4: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 বজাৰ পৰা 8:25 বজালৈ সুধা কণ্ঠৰ গীত।

0: 19. And in cricket, India declared their first innings at 500 for 349 against host Sri Lanka. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত লগতে নিউজন AIR মোবাইল এপত আমাৰ এতিয়াৰ প্ৰচাৰণৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত কৌস্তভ দাস নিখিল শৰ্মা পম্পা চান্দ আৰু অমলেশ কলিতা ট্ৰান্সমিটাৰত মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয় ডিউটি ৰুম সহকাৰী ভৱেন শৰ্মা আৰু ডিউটি ৰুমৰ লগতে ষ্টুডিঅ'ৰ দায়িত্বত মই শীৰ্ষা এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী

নমস্কাৰ। সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি এন এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত, আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত মই প্ৰাঞ্জিত প্ৰীতম কলিতা আৰু মোৰ সৈতে আছে ৰুজি মুদৈ।

এপিজে আব্দুল কালামে কৈছিল, কোনোবাই মূল্য দিয়ক বা নিদিয়ক, তুমি সৎকৰ্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব।

প্ৰিয় শ্ৰোতা, এতিয়া জনাবলৈ লৈছোঁ যুৱবাণী যোগে প্ৰচাৰ হ'বলগীয়া আজিৰ অনুষ্ঠান সম্পৰ্কে। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। শ্ৰীমন্ত শংকৰদেৱ শীৰ্ষক কথিকাটি আগবঢ়োৱা হ'ব 6:10। কথিকাটিৰ ৰচনা প্ৰজ্ঞানজ্যোতি ভূঞাৰ। পৰিণীতা গোস্বামীৰ কণ্ঠত বৰগীত শুনিবলৈ পাব 6:30।

0: যুব সাহিত্য অনুষ্ঠানটি শুনিবলৈ পাব 7:20। যুৱ আবৃত্তিৰ অনুষ্ঠানটি শুনিবলৈ পাব 7:50। 8:00 আগবঢ়োৱা হ'ব বৃন্দ গান। সুজিত দাসৰ তবলাবাদন শুনিবলৈ পাব 8:05। প্ৰশ্ৰোতা, এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।
1: কাইলৈও আজিৰ দৰে ঠিক একেই সময়তে অৰ্থাৎ 5:10 পৰা আৰম্ভ কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। নিকিতা দাসৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 6:10। ৰাজশ্ৰী বৰুৱাৰ কণ্ঠত গজল শুনিবলৈ পাব 6:30। আবেলিৰ বেলি শীৰ্ষক এখনি আলেখ্য শুনিবলৈ পাব 7:20 পৰা। একক ছবিৰ গীতৰ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:50। জিকিৰ শুনিবলৈ পাব 8:00 পৰা। আৰু প্ৰিয় শ্ৰোতা, এনেদৰেই সামৰা হ'ব আমাৰ

0: কাইলৈৰ যুৱবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় হৈছে 5:15 আৰু 10 ছেকেণ্ড। আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো জিম্মেদাৰ ছবিখনৰ পৰা ছাব্বিৰ কুমাৰৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। এইবাৰ শুনাবলৈ লৈছো জিম্মেদাৰ ছবিখনৰ পৰাই সব্বীৰ কুমাৰ আৰু অনুৰাধা পৰৱালৰ কণ্ঠত এই সুমধুৰ গীতটি।

শ্ৰোতাই শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ অনু মালিকৰ সংগীত আৰু আঞ্জানৰ কথাৰে এক জান হি হাম ছবিখনৰ পৰা এই গীতটি। গীতৰ কণ্ঠ আশা ভোছলেৰ।

0: মনোৰঞ্জন শুনিলে এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: শোণিতপুৰ জিলাৰ তেজপুৰ ঢেকিয়াজুলি ঠেলামৰা চাৰিদুৱাৰ আৰু নদুৱাৰ ৰাজহ চক্ৰত খালী হোৱা মুঠ 43টা গাঁও প্ৰধান পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 14,000 টকা। প্ৰাৰ্থী দশম শ্ৰেণী

0: উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 30 বছৰৰ পৰা 65 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থীৰ সংশ্লিষ্ট চক্ৰত স্থাৱৰ সম্পত্তি থাকিব লাগিব। বিতং তথ্যৰ বাবে প্ৰাৰ্থীয়ে sonitpur.gov.in এই ৱেবছাইট চাব পাৰে। ইচ্ছুক প্ৰাৰ্থীয়ে নিৰ্দিষ্ট প্ৰপত্ৰ পূৰ কৰি প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে অহা 15 ছেপ্টেম্বৰৰ বিয়লি 5 বজাৰ ভিতৰত শোণিতপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ কাননগো শাখাত জমা দিব লাগিব। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 379টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero, পুনৰবাৰ কৈছো, আবেদনৰ বাবে ৱেবছাইট www.aai.aero, আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনেৰী অফিচাৰ, ব্লক ভেটেনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডৰী এণ্ড ভেটেনেৰী ছায়েন্সত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in, পুনৰবাৰ কৈছো, আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডৰী .assam.gov.in, আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ।
1: শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানে।
2: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: Pati.
1: কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বৰপেটাৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ মিতুমণি চেতিয়াৰ কথিকা শ্ৰীমন্ত শংকৰদেৱ শৰৎ আৰু কিছু কথা। ঋতু আহে ঋতু যায়, ঋতু অনুযায়ী প্ৰকৃতিয়েও যেন নিজৰ ৰং ৰূপ সলনি কৰে। প্ৰকৃতিৰ এই বৈচিত্ৰ্যই সন্ধান দিয়ে সৃষ্টিৰ নতুন সুযোগৰ, নতুনত্বৰে ভৰা ন ন পথৰ। এতিয়া ধৰালৈ শৰতৰ আগমন ঘটিছে। শৰতৰ শাৰদীয় সুবাসে আমোল মোলাইছে প্ৰকৃতিৰ চুকুন। গাঁৱৰ নাতিশীতোষ্ণ পুৱাবোৰত কোনোবা ঘৰৰ ৰেডিঅ'ত ভাহি আহি এটি পুৰণি অথচ অতি চিনাকি সুৰ। আমোল মূল শেৱালিৰ গোন্ধ, যাওঁ বুলি যাবই নোখোজেচোন। উষ্ণ গ্ৰীষ্ম, ক্লেদময় বৰ্ষাৰ পিছতেই নিৰ্মল আকাশ, নাতিশীতোষ্ণ বতাহ, চৌদিশে শেৱালিৰ সুবাসৰ পোহাৰ মিলি আই বসুন্ধৰাৰ বক্ষলৈ নামি আহে শাৰদ। ই কি মাথো এটি ঋতু! শৰতক মাথোন ঋতু বুলিলে ভুল কোৱা হ'ব। যি ঋতুত প্ৰকৃতিৰ ৰূপান্তৰ ঘটে, সেই শৰতে সৌন্দৰ্যৰে জগত ধুনীয়া কৰে। ই অতুলনীয় সুন্দৰতাৰ সনাতন প্ৰতিকৃতি। বিশ্ব সাহিত্যলৈ লক্ষ্য কৰিলে শৰতৰ প্ৰেমত নপৰা সাহিত্যিকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পৰা। সকলোৱে যেন এবাৰলৈ হলেও পান কৰিছে শৰতৰ মাদকতা। অসমীয়া সাহিত্যতো শৰতৰ প্ৰেমিক কবি সাহিত্যিক কম নহব। কিন্তু এই সকলোৰে ভিতৰত উল্লেখযোগ্য হল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনাৰ দশম স্কন্ধ ভাগৱতত বৰ্ষা ঋতুৰ পিছতে শৰতৰ যি অপূৰ্ব বৰ্ণন কৰিছে, সেয়া সেই সময়ৰ অন্য সাহিত্যিকসকলতকৈ বিৰল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ দশম স্কন্ধ ভাগৱতত উল্লিখিত শৰত বৰ্ণনা শীৰ্ষক দুলৰিটোক অসমীয়া সাহিত্য জগতৰ প্ৰথম নিখুঁত শৰত ঋতুকেন্দ্ৰিক লেখা বুলিলেও অত্যুক্তি কৰা নহব। মহাপুৰুষজনাই শৰত বৰ্ণনাত শৰতৰ এক সূক্ষ্ম কিন্তু নিখুঁত চিত্ৰায়ন কৰিছে এইদৰে: গগন নিৰ্মল স্বচ্ছ ভৈল জল, দূৰগৈল মেঘগণ, মহা সুখকৰ সুৰভিষিতল বহে বায়ু সৰ্বক্ষণ। তদুপৰি তেৰাই শৰতক বৰ্ষা ঋতুতকৈও শ্ৰেষ্ঠ বুলি ঘোষণা কৰিছে। তেৰাৰ মত অনুসৰি শৰৎকালৰ সমান সুখকৰ সময় নাই। শৰতে দুখৰ কলীয়া ডাঁৱৰ আঁতৰাই সুখৰ ৰঙাবেলিৰ মাদকতা উপভোগৰ পথ প্ৰশস্ত কৰে। ফৰকাল আকাশ, সুস্পষ্ট নক্ষত্ৰৰ প্ৰকাশে এক সুন্দৰ পৰিৱেশৰ সূচনা কৰিছে। ঘোৰ বাৰিষাত ক্লেদময় যন্ত্ৰণাত আবদ্ধ জীৱকুলক শৰতে উদ্ধাৰ কৰি এক নতুন জীৱন দান দিয়ে। গুৰুজনাৰ ভাষাত শৰত সমানো নাহি সুখকাল, হৰৈষ দুখ অনুক্ৰমে আকাশত মেঘ যতেক আছিল গুচাইল তাক প্ৰথমে, যত জীৱ জন্তু সংকটে আছিল ঘোৰ বাৰিষাৰ পদে শৰতকালত তৰল বিৰলে বঞ্চিল ইচ্ছা সুখদে। শৰত নিৰ্মলতাৰ নামান্তৰ। শৰতে পৃথিৱীৰ সমস্ত অসূয়া অপ্ৰীতি নাশ কৰে নিৰ্মলতা দানৰ জৰিয়তে। যিদৰে বৰষুণৰ পিছত সূৰ্যৰ তাপে বোকাময় বাট পথ সুচল কৰে, গুৰুজনাই অতি উপযুক্ত উদাহৰণেৰে শৰতৰ বৰ্ণনা কৰা আমি দেখিবলৈ পাওঁ। শৰত সাগৰৰ তীৰত একেবাৰে শান্ত সমাহিত যেন বেদ পাঠ শেষ কৰি শান্তিৰে বহি থকা এগৰাকী মুনিহে, আকৌ শৰতৰ সূৰ্যৰ উত্তাপে দগ্ধ কৰা মানুহৰ শৰীৰ জ্যোৎস্না বিধৌত ৰাত্ৰি চন্দ্ৰ নিৰ্মলজোনাকে শান্ত কৰাৰ কথাটো প্ৰকাশ কৰিছে গোপীসকলে বিৰহৰ বেদনা শ্ৰীকৃষ্ণৰ মুখ দৰ্শনৰে শান্তি লভাৰ উৎকৃষ্ট উদাহৰণেৰে। মহাপুৰুষজনাই শৰতৰ সুবাসিত শীতল বতাহত ৰুদ্ৰস্নাত মানুহৰ দেহ শীতল পৰাৰ কথাও উল্লেখ কৰিছে। শৰত দুখীজনৰ সুখৰ আধাৰ। শৰততেই সেউজী ধাননিয়ে সোণগুটি ভূমিষ্ঠ কৰাৰ যুঁজা চলায়। জীয়াই থকাৰ যেন সমল শৰত। শৰত কৃষকৰ সোণোৱালী সপোন, সৰগৰ কল্পতৰু সোণগুটি লগা। গুৰুজনাৰ ভাষাৰে নগৰ গ্ৰামত প্ৰকাশিত ভূমি পক্ক শস্যে আধ্য হৈ যেন গোকুলক কৰিয়া উজ্জ্বল জলৈ ৰাম কৃষ্ণ দুই। শৰত মানুহৰ অন্তৰাত্মাক প্ৰেমৰ আলোকেৰে আলোকিত কৰা এক শক্তি। শৰতৰ বিতুপন ৰাত্ৰিয়েই বৃন্দাবনত শ্ৰীকৃষ্ণই ৰাসক্ৰীড়া কৰিছিল। ৰাসক্ৰীড়া ঈশ্বৰীয় আৰু মানৱীয় প্ৰেম সংযোগৰ এক অমূল্য

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সোধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি দেশপুৰ। এতিয়া শুনক সংস্কৃতত বাতৰি ৰিলে কৰা হ'ব দিল্লী কেন্দ্ৰৰ পৰা।
1: ইয়ম আকাশবাণী সম্প্রতি বার্তাঃ শ্রুয়ন্তাম প্রবাচিকা নিধিঃ ঝাঃ। আদৌ মুখ্যাঃ বার্তাঃ। विदेश मंत्री डॉक्टर एस जयशंकर रूस

শ্ৰোতাসকলে ইমানপৰে দৰিনা মহন্তৰ কণ্ঠত বৰগীত শুনিলে। আলাপ অনুৰাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ কিৰিঙতী মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

সংগীত ভারতী গুৱাহাটীর বিভিন্ন অনুষ্ঠানত ভাগ লোবলৈ আপুনি আমালৈ হোৱাটছএপত মেসেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী পাঁচ বছৰৰ বাবে কৃষি বিভাগৰ সুসংগত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰকাশ অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা বামুণী মৈদানৰ ৰেল কলনীত ৰেলৰ

0: উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে প্ৰজন্মা চহৰীয়া। ৰাজ্য চৰকাৰে অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পদক্ষেপ লৈছে। ৰাজ্যখনত মাখানা খেতি আৰম্ভ কৰাৰ লগতে এই খেতি বিশেষভাৱে জনপ্ৰিয় কৰিবলৈ ব্যৱস্থা লোৱা হৈছে। বিগত বছৰসমূহত ৰাজ্য চৰকাৰে কৃষি খণ্ডত আৰোপ কৰা গুৰুত্বৰ ফলত কৃষিৰ লগতে সংলগ্ন খণ্ডসমূহত বিকাশ সাধন হৈছে বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যৰ কৃষি আৰু আনুষংগিক সামগ্ৰীৰ ব্যৱসায়িক সুযোগ সম্ভাৱনা শক্তিশালীকৰণ সন্দৰ্ভত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অংশ লৈ এই কথা প্ৰকাশ কৰে।
1: ধানটো কৰিব লাগিব, ধান এটা ছিজন ধানটো কৰিমেই, কিন্তু পাছৰ ছিজনৰ মাটিখিনি আমি কিয় পেলাই ৰাখিম? এটা ছিজন ঠিক আছে, ধান কৰিলো, ধানটো খাবই লাগিব, ধানটো কৰিলো, তাতে 20,000 টকা লাভ কৰিলো, কিন্তু পাছৰ আমি 6 মাহ কিয় পেলাই ৰাখিলো? কিয় আমি ডাবল ক্ৰপিং কৰিব নোৱাৰো? কিয় ট্ৰিপল ক্ৰপিং কৰিব নোৱাৰো? কিয় 4টা খেতি কৰিব নোৱাৰো? তাৰ কাৰণে আমি আজি ইয়াতে অলপ অলপ আলোচনা কৰিম যে কি খেতি কৰিলে, কি ধানৰ বীজ লগালে আমি উৎপাদন বঢ়াব পাৰিম, তাৰ কাৰণে আমি গাইডলাইন বনাব লাগিব, তাৰ কাৰণে আমি ৰোডমেপ বনাব লাগিব। ধান চপোৱাৰ পাছত ৰবি খেতি কৰিলে কিমান লাভ হয় তাৰ বিষয়ে চিন্তা চৰ্চা কৰিব লাগিব। তাৰ পাছত আমি কি কৰিব লাগিব, আমি অসমক হৰ্টিকালচাৰ হাব বনাব পাৰোঁ নেকি, তাৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব।
0: কৰ্মশালাত কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰগতিশীল কৃষক তথা উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ কমেও 250 গৰাকী প্ৰগতিশীল কৃষকৰ সৈতে মন্ত্ৰী হাজৰিকাই কৃষিখণ্ডৰ উন্নয়ন সন্দৰ্ভত কথা পাতে। মন্ত্ৰীগৰাকীয়ে কৃষি বিভাগৰ পৰৱৰ্তী 5 বছৰৰ বাবে সুসংহত ৰূপৰেখা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰগতিশীল কৃষকসকলৰ মতামতক গুৰুত্ব দিয়া হ'ব বুলি উল্লেখ কৰে। প্ৰতি 3 মাহৰ মূৰে মূৰে কৃষকসকলৰ সৈতে এনেদৰে মত বিনিময় কৰা হ'ব আৰু তেওঁলোকৰ পৰা লাভ কৰা পৰামৰ্শৰ ভিত্তিত কৃষি বিভাগৰ ভৱিষ্যতৰ কাৰ্যপন্থা অধিক ফলপ্ৰসূ কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যৰ জলসিঞ্চন ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো মন্ত্ৰীগৰাকীয়ে বিশেষ গুৰুত্ব আৰোপ কৰে। বৰ্তমান অসমৰ মুঠ কৃষিভূমিৰ প্ৰায় 21% জলসিঞ্চনৰ আওতাত আছে বুলি উল্লেখ কৰি অহা 5 বছৰত বিভিন্ন প্ৰকল্পৰ জৰিয়তে জলসিঞ্চনৰ পৰিসৰ অতিৰিক্তভাৱে 20% বৃদ্ধি কৰাৰ লক্ষ্যৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। চৰাইদেউ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চৰাইদেউ জিলা আয়ুক্তই সংবাদমেলযোগে প্ৰত্যাৱৰ্তন ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই আঁচনিৰ অধীনত প্ৰথমতে 3টা মূল বিষয়ক কেন্দ্ৰ কৰি জিলাখনত বানত হেৰুওৱা বা ক্ষতিগ্ৰস্ত হোৱা ৰেচন কাৰ্ড, আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰসমূহ পুনৰ প্ৰদান কৰা হ'ব। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়লৈ প্ৰত্যাৱৰ্তন কৰাটো সুনিশ্চিত কৰিবলৈ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি মূল্যায়ন কৰাৰ লগতে শিক্ষাৰ্থীসকলক নতুন পাঠ্যপুথি, বিদ্যালয়ৰ পোছাক আৰু মধ্যাহ্ন ভোজনৰ তদাৰক কৰা হ'ব। এই সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
2: ইয়াত 3টা মেইন স্তম্ভ আছে। ফাৰ্ষ্ট আছে আমাৰ যিখিনি ডুপ্লিকেট ৰাচন কাৰ্ড, আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট যিখিনি দিব লাগে, এইটো 1 ছেপ্টেম্বৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ তক হ'ব। ৰাচন কাৰ্ড কাৰণে আপুনি FP শ্বপত যাব লাগিব, আধাৰ কাৰ্ড কাৰণে আপুনি GPF যাব লাগিব আৰু বাৰ্থ চাৰ্টিফিকেট কাৰণে আমাৰ যিখিনি স্কুলত আধাৰ কাৰ্ড আৰু বাৰ্থ চাৰ্টিফিকেট বনি আছে এইটো স্কুল ধৰণে এইটো বনিব। ছেকেণ্ড আমাৰ কাৰ্যসূচী আছে আমাৰ যিখিনি স্কুলত ইনস্পেকশ্যন কাৰণে আমি সকলো আমাৰ অফিচাৰ্ছক লগাইছোঁ, স্কুলত ইউনিফৰ্ম, টেক্সট বুক, মিড ডে মিল আৰু তাৰপিছত যিখিনি কনষ্ট্ৰাকশ্যন অফ দি ৰিপেয়াৰ্ড দি ডেমেজ পাৰ্ট যিখিনি দেখিব লাগে আমাৰ অফিচিয়েলছ আমি দিছোঁ, এইটো 25 অগষ্ট ফালৰ পৰা ষ্টাৰ্ট হ'ব। থাৰ্ডলি আমি যিখিনি লৈছোঁ ইট ইজ স্কিলিং আৰু কেৰিয়াৰ বিল্ডিং, কণ্টিনিউচ প্ৰচেছ হ'ব।
0: ইয়াৰ উপৰি চৰাইদেউ মৈদাম আৰু ঐতিহাসিক স্থানসমূহত যুৱক যুৱতীসকলক পৰ্যটক গাইড, আতিথ্য আৰু ঐতিহ্য সম্পৰ্কীয় দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ'ব। অগ্নিবীৰ আৰক্ষী আৰু সেনাবাহিনীত ভৰ্তিৰ বাবে লিখিত পৰীক্ষাৰ লগতে 4-চকীয়া, 2-চকীয়া বাহনৰ চালকৰ প্ৰশিক্ষণো প্ৰদান কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰজন্মা চহৰীয়াৰ পৰা।
3: গুৱাহাটী মহানগৰ আৰক্ষীৰ সহযোগত ৰেল আৰক্ষীয়ে আজি বামুনী মৈদামৰ ৰেল কলনীত উচ্ছেদ অভিযান চলাই 60টা পৰিয়ালক উচ্ছেদ কৰে। এই পৰিয়ালকেইটাই দীৰ্ঘদিন ধৰি ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰি আহিছিল। ৰেল বিভাগে চলোৱা এই উচ্ছেদ অভিযানক লৈ একাংশ লোক আৰু অভিযানকাৰীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। একাংশ লোকে বলডোজাৰৰ সন্মুখত থিয় হৈ ৰেল বিভাগৰ উচ্ছেদ কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে, কিন্তু আৰক্ষীৰ সহযোগত বিভাগে বুলডোজাৰ ব্যৱহাৰ

0: কৰি অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি পেলায়। উল্লেখযোগ্য যে ৰেল বিভাগৰ ভূমতি অবৈধভাৱে বসবাস কৰা লোকসকলক 21 আগষ্টৰ ভিতৰত স্থান এৰিবলৈ ৰেল বিভাগে জাননী জাৰি কৰিছিল, কিন্তু এনে জাননীৰ পাছতো ৰেল বিভাগৰ ভূমিৰ পৰা লোকসকল আঁতৰি নোযোৱাত আজি উচ্ছেদ অভিযান চলোৱা হয়। গুৱাহাটী মহানগৰত আজি বিয়লি ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। যোৰাবাদ, চানমাৰী, গুৱাহাটী ক্লাব, হাতীগাঁও, ভেটাপাৰা, আমবাৰী, লালমাটি, বেহাৰবাৰী, গেমভিলে, সোণাপুৰকে ধৰি বিভিন্ন অঞ্চল কৃত্ৰিম বানত বুৰ যোৱা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ফলস্বৰূপে মহানগৰত যানজঁটৰ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত অসম প্ৰিমিয়াৰ লীগৰ কালি সামৰণি পৰে। টি20 ক্ৰিকেট প্ৰতিযোগিতাখনে অসমৰ উদীয়মান ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বুলি বিচিচিআইৰ সচিব দেৱজিত লন শইকীয়াই জানিবলৈ দিয়ে। অহা বছৰ হ'বলগীয়া IPL ক্ৰিকেট প্ৰতিযোগিতাৰ নিলামত অসমৰ প্ৰিমিয়াৰ লীগত প্ৰশংসনীয় প্ৰদৰ্শনেৰে ক্ৰিকেট প্ৰেমীৰ মন জয় কৰিবলৈ সমৰ্থ হোৱা কেইবাগৰাকীও খেলুৱৈৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে উল্লেখ কৰে।
1: অসমত এবাৰ পোনপ্ৰথমবাৰৰ বাবে আসাম প্ৰিমিয়াৰ লীগ পাতিলে আৰু মই তাৰ কাৰণে অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোকে এই কাৰ্যসূচীটো কৰাৰ লগে লগে আমাৰ অসমত যিখিনি উঠি অহা খেলুৱৈ আছিলে সেই খেলুৱৈসকলে তেওঁলোকৰ যি ক্ৰীড়া নিপুণতা বা তেওঁলোকৰ যি টেলেণ্ট বা স্কিল আছে সেইটো প্ৰদৰ্শন কৰাৰ এখন ভাল প্লেটফৰ্ম পালে। আৰু যিহেতু আসাম প্ৰিমিয়াৰ লীগটো খুব ভাল টেলিভিশ্যন চেনেলত দেখুৱাই আছিলে, হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছিলে, লাইভ ষ্ট্ৰীমিং, তাৰ ফলত IPLৰ যিবোৰ ফ্ৰেঞ্চাইজি দল তেওঁলোকে সুবিধা পাই তেওঁলোকৰ স্পটাৰসকলে প্ৰত্যেকখন খেল সূক্ষ্মৰূপে তেওঁলোকে নিৰীক্ষণ কৰাৰ বাবে।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট ট্ৰেক আদালতত সাক্ষীৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। আজি গুৱাহাটী মহানগৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ দুগৰাকী চিকিৎসক ডাঃ প্ৰণৱ বৰুৱা আৰু ডাঃ দীপজ্যোতি পায়েঙে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত আদালতত সাক্ষ্য প্ৰদান কৰে। উল্লেখযোগ্য যে বিভিন্ন সময়ত জীৱিতকালত জুবিন গাৰ্গৰ চিকিৎসা কৰা চিকিৎসকসকলক শেহতীয়াকৈ গোচৰ সংক্ৰান্তত সাক্ষ্য দিবলৈ আদালতলৈ মতা হৈছে। সেই অনুসৰি আজি চিকিৎসক দুগৰাকীয়ে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষ্য প্ৰদান কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি ঢেকীয়াজুলিত বন অধিকাৰ আইন 2006ৰ অধীনত বিভিন্ন আঁচনি আৰু উন্নয়নমূলক পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। এই বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলো উপস্থিত থাকে। ঢেকীয়াজুলিৰ শ্বহীদ স্মাৰক উদ্যানৰ সভাকক্ষত আয়োজিত এই বৈঠকত ঢেকীয়াজুলি সমজিলা আৰু ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অধীনত কাৰ্যৰত বন অধিকাৰ সমিতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৰপেটা আৰক্ষীয়ে কলগাছিয়া আৰু বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই চাইবাৰ অপৰাধত জড়িত 8গৰাকী লোকক গ্ৰেপ্তাৰ কৰে। বৰপেটাৰ অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই জনোৱা মতে গ্ৰেপ্তাৰ হোৱা 8জন লোক কেইবাটাও কোম্পানীৰ চিম কাৰ্ড প্ৰস্তুতৰ লগত জড়িত আছিল। লোককেইজনে এজন ব্যক্তিৰ নামতে 20ৰ পৰা 30খন চিম কাৰ্ড প্ৰস্তুত কৰিছিল। এই চিম কাৰ্ডসমূহ চাইবাৰ অপৰাধজনিত কাৰ্যত ব্যৱহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আৰক্ষীয়ে লোককেইজনৰ পৰা 835খন সক্ৰিয় হৈ নথকা আৰু 10খন সক্ৰিয় চিম কাৰ্ড জব্দ কৰে। তদুপৰি ভুৱা চিম কাৰ্ড প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা বেংকৰ 40খন নথি আৰু কেইবাখনো ATM কাৰ্ড জব্দ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে ভুৱা চিম কাৰ্ডবোৰ 12-13 বছৰীয়া কিশোৰ কিশোৰীৰ নামতো প্ৰস্তুত কৰা হৈছে। বানপীড়িত শিক্ষাৰ্থীৰ মাজত বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণৰ বাবে কাইলৈ পাব্লিছাৰ্ছ এণ্ড বুক চেলাৰ্ছ গিল্ড নৰ্থ ইষ্টৰ এটা দল শিৱসাগৰলৈ ৰাওনা হ'ব। ৰাইজৰ দান বৰঙণিৰে সংগৃহীত শিক্ষা সামগ্ৰীসমূহৰ যথোচিত বিতৰণৰ উদ্দেশ্যে পৰামৰ্শ গ্ৰহণৰ বাবে আজি বিয়লি 3 বজাত এখন সভা অনুষ্ঠিত হয়। মহানগৰীৰ কলেজ হোষ্টেল ৰোডৰ কুবেৰ বুক ষ্টলৰ সন্মুখত অনুষ্ঠিত হোৱা সভাখনত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ সাহায্য যাত্ৰা মুকলি কৰি কয় যে বানে উজনি অসমক বহুত ক্ষতি কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ লগতে বিভিন্ন অঞ্চলৰ শৈক্ষিক আৰু অৰ্থনৈতিক দিশত ক্ষতি সাধন হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত শিৱসাগৰ চৰাইদেউৰ প্ৰায় 5000 শিক্ষাৰ্থীৰ মাজত স্কুল বেগ, ছাতি, চেণ্ডেল, বহী, কিতাপ তথা বিভিন্ন শিক্ষা সামগ্ৰী বিতৰণ কৰা হ'ব। এতিয়া পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
2: বান ক্ষতিগ্ৰস্ত উজনি অসমৰ জিলাসমূহৰ পৰিয়ালসকলক ক্ষতিপূৰণ দিয়া আৰু অন্যান্য দাবীৰ সমৰ্থনত CPI দলে আজি শিৱসাগৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে দলটোৱে বানৰ প্ৰকৃত কাৰণ চিনাক্ত কৰি ইয়াৰ স্থায়ী সমাধান তথা বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী জনায়। ইয়াৰ উপৰি দলটোৱে দিখৌ নদীত অবৈধ শিল খনন আৰু মুক্ত কয়লা খনন বন্ধ তথা ইয়াৰ সৈতে জড়িতসকলক দৃষ্টান্তমূলক শাস্তিৰ লগতে বানত মৃত্যু হোৱা লোকৰ পৰিয়ালক 50 লাখ টকা তথা বানত ক্ষতিগ্ৰস্ত পৰিয়ালক ন্যূনতম 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান আদিকে ধৰি মুঠ 13টা দাবী উত্থাপন কৰে। পাছত দলটোৱে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ জিলা আয়ুক্তৰ জৰিয়তে এই দাবীৰ সমৰ্থনত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

পাৰ্বত্য সংমণ্ডলৰ উপ আৰক্ষী মহাপৰিদৰ্শক ৰাজেন সিং আজি পশ্চিম কাৰ্বি আংলং জিলাত উপস্থিত হৈ জিলা আৰক্ষীৰ বিভিন্ন বিষয়ৰ সৈতে বাৰ্তালাপ কৰে। পাৰ্বত্য জিলাখন ভ্ৰমণ কৰি জিলাখনৰ অপৰাধজনিত গোচৰসমূহৰ বিৰুদ্ধে তেওঁ আৰক্ষী বিষয়াসকলক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে আহান জনায়। গোচৰৰ তদন্তৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ পৰ্যালোচনা কৰাৰ লগতে নিখুঁতভাৱে প্ৰাৰম্ভিক অনুসন্ধান চলোৱা, ইউডি গোচৰসমূহ নিয়ন্ত্ৰণ কৰা আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে উন্নতমানৰ পদ্ধতিসমূহ গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল প্ৰক্ৰিয়া বৰ্তমান যোৰহাট জিলাত পূৰ্ণ তৎপৰতাৰে চলি আছে। এই কাৰ্যসূচীত সকলো গণনাকাৰী আৰু পৰ্যবেক্ষকসকল সক্ৰিয়ভাৱে নিয়োজিত হৈ পৰিছে। বিভিন্ন প্ৰত্যাহ্বান আৰু দুৰ্গম পথ অতিক্ৰম কৰিও গণনাকাৰী আৰু পৰ্যবেক্ষকসকল প্ৰতিটো অঞ্চলত উপস্থিত হৈ লোকপিয়লৰ দায়িত্ব পালন কৰিছে বুলি আমাৰ যোৰহাটৰ সংবাদদাতাই জনাইছে। 19 বছৰ অনুৰ্ধ জয়কান্ত বৰুৱা সোঁৱৰণী আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ মধ্য অসম মণ্ডলৰ ষষ্ঠখন খেলত হোজাই জিলা ক্ৰীড়া সন্থাই 5 উইকেটত পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাক পৰাস্ত কৰে। প্ৰথমে বেট ধৰি পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাই 20 অভাৰ 5টা বলত 45 ৰাণ কৰাৰ বিপৰীতে হোজাই জিলা ক্ৰীড়া সন্থাই 9 অভাৰ 3টা বলত 5টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। এই জয়েৰে হোজাই জিলা ক্ৰীড়া সন্থাই মধ্য অসম মণ্ডলৰ ফাইনেলত প্ৰৱেশ কৰিছে। অসম ক্ৰিকেট সন্থাৰ দ্বাৰা পৰিচালিত মৰিগাঁও জিলা সন্থাৰ সহযোগত আৰু ক্ৰিকেট উপসমিতিৰ ব্যৱস্থাপনাত মৰিগাঁৱৰ ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত আজিৰ খেল অনুষ্ঠিত হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা কৰে। কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে আজি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আছিথা ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰাণ সংগ্ৰহ কৰে। ভাৰতে প্ৰথমখন টেষ্টত 165 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাল্যবিবাহ, শিশু শ্ৰমিক আৰু ড্ৰাগছৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আজি মানকাছাৰৰ কানাইমাৰাত আছুৰ উদ্যোগত এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। কানাইমাৰা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা এই শোভাযাত্ৰাত হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাৰ জৰিয়তে ৰাইজৰ মাজত বাল্য বিবাহ, শিশু শ্ৰমিক আৰু নিচাযুক্ত সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হয়। কৃষকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ ভিত্তিত পৰৱৰ্তী 5 বছৰৰ বাবে কৃষি বিভাগৰ সুসংহত ৰূপৰেখা প্ৰস্তুত কৰা হ'ব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। অসমক উদ্যান শস্যৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ। চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপনৰ বাবে জিলা প্ৰশাসনৰ প্ৰত্যাৱৰ্তন, ৰিবিল্ডিং বেক বেটাৰ শীৰ্ষক আঁচনিৰ আনুষ্ঠানিক ঘোষণা, বামুনী মৈদামৰ ৰেল কলনীত ৰেল আৰক্ষীৰ উচ্ছেদ অভিযান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতৰ শক্তিশালী স্থিতি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় শিক্ষক দিৱস উপলক্ষে অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীত উচ্চ শিক্ষা প্ৰতিষ্ঠান আৰু পলিটেকনিকৰ 21 জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। কেন্দ্ৰীয় উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ 12 জন শিক্ষক, 3খন চৰকাৰী আৰু 2খন ব্যক্তিগত মহাবিদ্যালয়কে ধৰি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ পৰা 5গৰাকী শিক্ষক আৰু পলিটেকনিকৰ 4জন শিক্ষকে এই বঁটা লাভ কৰিব। শিক্ষাখণ্ডলৈ আগবঢ়োৱা অসামান্য সেৱাৰ বাবে এই বঁটা আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় শিক্ষক বঁটা 2026ৰ মনোনয়নৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে অনলাইনযোগে আবেদনৰ আহ্বান কৰা হৈছিল। উল্লেখযোগ্য যে 2 তৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে এই বঁটাৰ বাবে বিচাৰকসকলে বঁটাপ্ৰাপকসকলৰ নাম ঘোষণা কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে আজি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাছিয়াস্থিত ভাৰতৰ ৰাষ্ট্ৰদূত বিনয় কুমাৰ আৰু বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সচিব মায়ংক সিঙে এই সাক্ষাতৰ সময়ত ডঃ জয়শংকৰক সংগ দিয়ে। সাক্ষাতৰ সময়ত দ্বিপাক্ষিক বাণিজ্য, অৰ্থনৈতিক সহযোগিতা আৰু সমাগত উচ্চস্তৰীয় বৈঠক সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত ভাগ লৈ ডঃ এ জয়শংকৰে শক্তিশালী আৰু বৰ্ধিত ভাৰত ৰাছিয়া সহযোগিতাক আলোকপাত কৰি কয় যে দুয়ো দেশৰ মাজৰ অৰ্থনৈতিক সহযোগিতা, বাণিজ্য আৰু শক্তিখণ্ডত উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু শ্ৰীমোদীৰ এটা ব্যক্তিগত বাৰ্তা শ্ৰীপুটিনক প্ৰদান কৰে। শ্ৰীজয়শংকৰে কয় যে দুয়োপক্ষই আন্তঃচৰকাৰী আয়োগৰ এখন বৈঠক অনুষ্ঠিত কৰে আৰু এই বৈঠকৰ ফলাফল ইতিবাচক বুলি তেওঁ অভিহিত কৰে।
1: Our economic cooperation, trade, energy, fertilizers, nuclear, other dimensions as well. Overall, I think our economic cooperation has grown very significantly. Prime Minister Modi looks forward to meeting you at the SCO summit, then welcoming you in India for the BRICS summit, and in due course, as per your mutual convenience, having the annual summit. So we have a very strong picture of cooperation to present.
0: বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ছাংহাই সহযোগিতা সংস্থাৰ বৈঠকত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ আৰু ব্ৰিক্স গোষ্ঠীৰ বৈঠকৰ বাবে ভাৰতলৈ তেওঁক আদৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে। তেওঁ লগতে কয় যে দুয়োখন দেশৰ বাৰ্ষিক বৈঠক এটা পাৰস্পৰিক সুবিধাজনক সময়ত অনুষ্ঠিত কৰিবলৈ আশা কৰা হৈছে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী ডেনিছ মেণ্টুৰভৰ সৈতে ভাৰত ৰাছিয়া আন্তঃচৰকাৰী এখন বৈঠকত সহ অধ্যক্ষতা কৰে। দুদিনীয়া ৰাছিয়া ভ্ৰমণসূচীৰে ডঃ জয়শংকৰ কালি মস্কোত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ত তেওঁ ৰাছিয়াৰ বিদেশ মন্ত্ৰী ছাৰ্জে লেভৰভৰ সৈতেও ভাগ লোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। শ্ৰীডোভালে কাইলৈ বেইজিঙত হ'বলগীয়া বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত ভাৰত চীন সীমান্তৰ বিভিন্ন বিষয় সন্দৰ্ভত চীনৰ নিৰাপত্তা উপদেষ্টা আৰু দেশখনৰ বৈদেশিক মন্ত্ৰী ৱাং ইৰ সৈতে আলোচনাত মিলিত হ'ব। সংবাদ মাধ্যমৰ আগত আজি বিশেষ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে শ্ৰীডোভাল আৰু শ্ৰীৱাঙে উভয় দেশৰ সীমাৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰাৰ লগতে আন বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ সৈতে জড়িত বিষয় লৈও মত বিনিময় কৰে। 2020 চনৰ গলৱান উপত্যকাৰ সংঘৰ্ষ আৰু পূব লাডাখৰ দীৰ্ঘদিন ধৰি চলি থকা সামৰিক অচলাৱস্থাৰ পাছতে নতুন দিল্লীৰ আৰু বেইজিঙৰ মাজৰ সম্পৰ্ক উদ্বেগজনক হৈ পৰিছিল। উভয় পক্ষই দ্বিপাক্ষিক সম্পৰ্ক সুস্থিৰ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। 3,400 কিলোমিটাৰতকৈ অধিক দৈৰ্ঘৰ ভাৰত চীন সীমান্তৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহ সমাধান কৰাৰ বাবে 2003 চনত এই বিশেষ প্ৰতিনিধি গোট স্থাপন কৰা হৈছিল। চীন ভ্ৰমণৰ সময়ছোৱাত শ্ৰীডোভালে চীনৰ উপৰাষ্ট্ৰপতিকো সাক্ষাৎ কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আঠদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। শ্ৰীমাৰ্ঘেৰিটাই ভ্ৰমণৰ প্ৰথম সূচীত ভিয়েটনাম ভ্ৰমণ কৰিব আৰু ভিয়েটনাম চৰকাৰৰ জ্যেষ্ঠ নেতৃত্ববৃন্দৰ সৈতে বৈঠকত ভাগ ল'ব। তেওঁ দেশখনত থকা ভাৰতীয় সম্প্ৰদায় আৰু মূল অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ লাওছলৈ যাব আৰু ভাৰত আৰু লাওছৰ কূটনৈতিক সম্পৰ্ক স্থাপন হোৱাৰ 70 বছৰ উপলক্ষে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰা আৰু উন্নয়নমূলক অংশীদাৰিত্ব শক্তিশালী কৰাত মত বিনিময় কৰিব। তাত থকা প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ সৈতেও তেওঁ মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ পালা ভ্ৰমণ কৰিব আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ ফৰামৰ নেতৃত্বৰ বৈঠকত ভাগ ল'ব। পালাও নেতৃবৃন্দৰ সৈতেও তেওঁ দ্বিপাক্ষিক বৈঠকত ভাগ ল'ব। অহা 2 ছেপ্টেম্বৰত তেওঁ 3খনীয়া ৰাষ্ট্ৰভ্ৰমণৰ সামৰণি পৰিব। ভাৰতত বিদেশী কোম্পানীসমূহে নিৰ্মাণকাৰী গোট স্থাপন কৰাত

0: সন্মুখীন হোৱা অসুবিধাসমূহ দূৰ কৰিবলৈ অহা দুমাহত বৰ্তমানৰ প্ৰচলিত নীতি সংশোধন কৰি নতুন নিয়ম প্ৰণয়ন কৰা হ'ব বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। জাপান চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ জাপান ভাৰত পৰামৰ্শ সমিতি আৰু ভাৰতীয় দূতাবাসৰ সৈতে আজি এখন ঘূৰণীয়া মেজমেলত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ যুৱ কৰ্মশক্তি, বৰ্ধিত অৰ্থনীতি আৰু দীৰ্ঘম্যাদী বিকাশৰ আকাংক্ষাই জাপানী ব্যৱসায়ৰ বাবে গুৰুত্বপূৰ্ণ সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে ভাৰত আৰু জাপানে অনাগত দিনত ব্যৱসায় সহযোগিতা সুদৃঢ় কৰা আৰু অৰ্থনৈতিক অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে 75 বছৰীয়া কূটনৈতিক সম্পৰ্কক ব্যৱহাৰ কৰা উচিত। ভাৰতৰ কৰ্মক্ষম জনসংখ্যাৰ গড় বয়স 30 বছৰৰ তলৰ আৰু সেইবাবে কেইবা দশকলৈ তেওঁলোক কৰ্মোদ্যমী হৈ থকাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত জাপানী কোম্পানীসমূহে বহুসংখ্যক দক্ষ যুৱক যুৱতী তথা গ্ৰাহকৰ বজাৰ লাভ কৰিব। শ্ৰীগোৱেলে জাপানী কোম্পানীসমূহক ভাৰতত ব্যৱসায় প্ৰসাৰ কৰিবলৈ আৰু সুজুকীৰ দৰে সফলতাৰ কাহিনী সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্ৰীগোৱেলে বৰ্তমান ভাৰতৰ 4 ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি 2047 চনৰ ভিতৰত অৰ্থাৎ দেশে স্বাধীনতা 100 বছৰ সম্পূৰ্ণ কৰাৰ সময়ত 30 ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিলৈ বৃদ্ধি কৰাৰ উচ্চাকাংক্ষাৰ বিষয়ে উল্লেখ কৰে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লক্সনে 16 বছৰতকৈ কম বয়সৰ কিশোৰ কিশোৰীসকলক সামাজিক মাধ্যম ব্যৱহাৰ কৰাত প্ৰতিবন্ধকতা আৰোপ কৰাৰ এটা প্ৰস্তাৱ উত্থাপন কৰিছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত যুৱ প্ৰজন্মৰ ওপৰত যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱ উত্থাপন কৰে। এটা বক্তব্যত শ্ৰীৰক্সনে কয় যে তেওঁৰ দলে সংসদত এই বিধেয়ক উত্থাপন কৰিব আৰু যিসমূহ সামাজিক মাধ্যমে নীতি নিৰ্দেশনা পালন নকৰে তেওঁলোকৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় ৰাজহৰ 10% পৰ্যন্ত জৰিমনা আৰোপ কৰা হ'ব। ইনষ্টাগ্ৰাম, টিকটক, স্নেপচেট আৰু ফেচবুক আদি সামাজিক মাধ্যমত এই নিয়মাৱলী প্ৰযোজ্য হ'ব। অৱশ্যে সংসদত এই প্ৰস্তাৱ গৃহীত কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে। প্ৰধানমন্ত্ৰী লক্সনৰ মিত্ৰজোঁটৰ চৰকাৰৰ 3টা দলৰ ভিতৰত লিবাৰেটৰিয়ান এছিটি আৰু নিউজিলেণ্ড ফাৰ্ষ্ট দলে এই বিধেয়কখনৰ বিৰোধিতা কৰিছে। ফলত এই বিধেয়ক গৃহীত কৰাৰ বাবে বিৰোধী সাংসদসকলৰ সমৰ্থনৰ প্ৰয়োজন হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অৰ্থনৈতিক সম্পৰ্ক কোষৰ সচিব তথা ব্ৰিক্স শ্বেৰ্পা সুধাকৰ দালেলাই কয় যে ভাৰতৰ অধ্যক্ষতাত ব্ৰিক্সে মানৱতা প্ৰথম নীতিৰে জনসাধাৰণ কেন্দ্ৰিক নিয়মক নিৰ্দেশনা দিছে। লক্ষ্ণৌত অনুষ্ঠিত 18 সংখ্যক ব্ৰিক্স শৈক্ষিক মঞ্চ উদ্বোধন কৰি শ্ৰীডালেলাই কয় যে ভাৰতে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহনক্ষম দিশসমূহৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত ব্ৰিক্সে দেশৰ 30খন মহানগৰীৰ 400খনতকৈ অধিক বৈঠক অনুষ্ঠিত কৰিছে। শ্ৰীডালেলাই কয় যে ব্ৰিক্স বৰ্তমান এটা ধাৰণাৰ পৰা উন্নয়নশীল দেশসমূহৰ সহযোগিতামূলক এখন মঞ্চলৈ উত্তীৰ্ণ হৈছে। জলবায়ু পৰিৱৰ্তন বিষয়ে উল্লেখ কৰি শ্ৰীডালেলাই জনসাধাৰণৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি উন্নয়নৰ পথত আগবাঢ়িবলৈ আহ্বান জনাইছে। শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে। কালি সংগ্ৰহ কৰা 300 ৰাণৰ পৰা আৰম্ভ কৰি ভাৰতে আজি ধ্ৰুৱ জুৰেলৰ 115 ৰাণৰ সহায়ত 503 ৰাণ সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ আশিতা ফাৰ্ণাণ্ডেজে সৰ্বাধিক 4টা উইকেট দখল কৰে। ইয়াৰ প্ৰত্যুত্তৰত ঘৰুৱা দলটোৱে দিনান্তত 2টা উইকেট হেৰুৱাই 8 ৰাণ সংগ্ৰহ কৰে। দলটোৰ কে মিছাৰে 5 ৰাণ কৰি অপৰাজিত হৈ আছে। ভাৰতে প্ৰথমখন টেষ্টত 185 ৰাণত বিজয় সাব্যস্ত কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মীয়ে অহা 5 ছেপ্টেম্বৰত 21জন শিক্ষক তথা অধ্যাপকক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল দুদিনীয়া চীন ভ্ৰমণসূচীৰে আজি বেইজিঙত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটে 8-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে অহা 26 আগষ্টৰ পৰা ভিয়েটনাম, লাওছ আৰু পালা ভ্ৰমণ কৰিব। আৰু শ্ৰীলংকাৰ বিৰুদ্ধে কলম্বোত অনুষ্ঠিত চলিত টেষ্ট ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলৰ আজি দ্বিতীয় দিনা ভাৰতে 9 উইকেট হেৰুৱাই 503 ৰাণ কৰি ইনিংছ সমাপ্তি ঘোষণা কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। নমস্কাৰ, পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পিছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিয়াৰিং ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো যুৱ সাহিত্য অনুষ্ঠানটি। কবিতা বিষয়ত উপস্থিত থাকিব তনুশ্ৰী চৌধুৰী আৰু গল্পপাঠত উপস্থিত থাকিব হীৰকজ্যোতি বৰুৱা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাৰ্গৱ কলিতাই।
2: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱ সাহিত্য অনুষ্ঠানটিৰ আজিৰ খণ্ডলৈ মই ভাৰ্গৱ কলিতাই আপোনালোক আটাইকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানটিত সাহিত্যৰ ক্ষেত্ৰখনৰ লগত জড়িত যুৱ প্ৰজন্মৰ প্ৰতিনিধিসকলক আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাওঁ আৰু তেখেতসকলৰ লগত বিভিন্ন বিষয়ত কথা পাতি তেখেতসকলৰ গল্প, কবিতা

0: পৰীক্ষালৈকে পঢ়িলোঁ। তাৰ পাছত মোৰ কলেজীয়া শিক্ষা মই বৰভাগ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰোঁ আৰু স্নাতক পৰ্যায়লৈকে ৰাজনীতি বিজ্ঞান বিভাগত বৰভাগ মহাবিদ্যালয়ৰ পৰা মই শিক্ষা আহৰণ কৰোঁ। তাৰপিছত স্নাতকোত্তৰ ডিগ্ৰী ৰাজনীতি বিজ্ঞান বিভাগতে গ্ৰহণ কৰোঁ।
1: এইবাৰ মই তনুশ্ৰী চৌধুৰীৰ ওচৰলৈ আহিছোঁ। আপোনাৰো

0: লগত জড়িত।
1: হয়,
0: সাহিত্যৰ ক্ষেত্ৰত আপুনি কেনেকৈ আগবাঢ়িল, কেনেকৈ খোজ দিছিলে প্ৰথম, গোটেই কথাখিনি জানিব বিচাৰিছো।
1: সাহিত্যৰ ক্ষেত্ৰত আৰম্ভণি বুলি কবলৈ গলে মোৰ দেউতা আৰু মোৰ বৰদেউতা, এওঁলোকৰ কথা একেবাৰে মই মোৰ জীৱনত নুই কৰিব নোৱাৰো। লগতে মোৰ ঘৰখন একেবাৰে সাংস্কৃতিক দিশৰ লগত জড়িত এখন ঘৰ। মোৰ দেউতা আৰু বৰদেউতা নাটক, কবিতা আদিৰ লগত, বিশেষকৈ নাট্যকাৰ হিচাপে তেওঁলোক নিজৰ অঞ্চলত যথেষ্ট পৰিচিত। তেওঁলোকক দেখি দেখিয়ে সৰুৰ পৰা যথেষ্টখিনি মই উদগনি পাইছিলোঁ। তেওঁলোকৰ লগত বিভিন্ন অনুষ্ঠানত লগত লৈ যাওঁতে, তেওঁলোকৰ অনুষ্ঠান দেখি, তেওঁলোকৰ লিখাৰ শৈলীবিলাক, শব্দৰ গাঁথনি, কথাৰ শৈলী, কথন ভংগী আদি সকলোবিলাকে মোক যথেষ্টখিনি অনুপ্ৰাণিত কৰিছিল। তেনেদৰে এটা দুটাকৈ মোৰ স্কুলীয়া জীৱনৰ পৰাই কবিতাৰ প্ৰতি কিছু কিছু পৰিমাণে ৰাপ আগবাঢ়িছিলে। ভুলে শুদ্ধই প্ৰথম অৱস্থাত লিখা আৰম্ভ কৰিলোঁ। তাৰপিছত মই কেতিয়াবা দুই এশাৰী লাইন লিখোঁ, দেউতা বৰদেউতাক মই দেখাবলৈ আৰম্ভ কৰিলোঁ। তেওঁলোকে শুধৰাই দিলে লিখন পদ্ধতি, কথন ভংগী, শব্দৰ শৈলীবিলাক। মোৰ বিশেষকৈ ৰাপটো ক'বলৈ গ'লে গল্প, নাটক আদিৰ পৰা কবিতাৰ ক্ষেত্ৰত মোৰ পিছলৈ ৰাপ বাঢ়িব ধৰিলে। বৰ্তমান অৱস্থালৈকেও কিছু পৰিমাণে চেষ্টা অব্যাহত ৰাখিছোঁ।
0: হয়, নিশ্চয়। আৰু একেখিনি কথাই হীৰকজ্যোতি বৰুৱাৰ পৰা জানিব বিচাৰিছোঁ।
2: হয়, সাহিত্য ক্ষেত্ৰখনত মই বৰ্তমানৰ যি স্থিতিত আছোঁ, এইখিনিৰ কাৰণে মই প্ৰথমে মোৰ ঘৰখনকে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেনে এটা পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে চাগে, বা তেওঁলোকৰ পৰা যিখিনি অভিভাৱকত্ব লাভ কৰিলোঁ তাৰ বাবে চাগে আজিৰ স্থিতিলৈ আহিবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই মোৰ মাৰ কথা ক'ব লাগিব। যদিও সাধাৰণ গৃহিণী, তথাপি মাৰ কিতাপ পত্ৰৰ প্ৰতি যথেষ্ট ৰাপ। মই সৰুৰে পৰাই মাৰ ওচৰত এইবোৰ দেখি আহিছোঁ। লগতে মোৰ দেউতাও সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত। দেউতা এসময়ৰ অসমৰ যথেষ্ট ভাল নাগৰু হিচাপে, নাগাৰ নামৰ শিল্পী হিচাপে জনপ্ৰিয় আছিল। লগতে তেনেকৈ মই সৰুৰে পৰা আৰম্ভ কৰিলোঁ। সৰুতে মামাহঁতৰ গাঁৱত গৈ নাটক দেখোঁ, নাটকৰ শৈলীবোৰ দেখিবলৈ পাই তেতিয়াৰ পৰাই হেঁপাহ জাগিল। ঘৰত সৰুৰ পৰাই দেখা পালোঁ বাতৰি কাকত, আলোচনী আদি, সেইবোৰত দেখা পায়ো লিখিবলৈ ইচ্ছা জাগিল। তেনেকৈ মই আৰম্ভ কৰিলোঁ আৰু চতুৰ্থ শ্ৰেণীত থাকোঁতে প্ৰথমে নিজে এখন একাংকিকা লিখিবলৈ চেষ্টা কৰিলোঁ। ভাল হোৱা নাছিল, যথেষ্ট ভুল হৈছিল, আৰু তেনেকৈ বিদ্যালয়তে মঞ্চস্থ কৰিলোঁ। তাৰপিছত সকলোৱে প্ৰেৰণা দিলে, তেনেকৈ পঞ্চম ষষ্ঠ শ্ৰেণীটো লিখিবলৈ চেষ্টা কৰিলোঁ। তেনেকৈ লিখি গ'লোঁ। বোধ কৰোঁ অষ্টমমান শ্ৰেণীত থাকোঁতে তেতিয়া আমি বিদ্যালয়ৰ ফালৰ পৰা এখন হাতে লিখা আলোচনী প্ৰকাশ কৰিছিলোঁ আৰু সম্পাদনা ময়ে কৰিছিলোঁ। আৰু এই ক্ষেত্ৰত বিশেষকৈ সঁফুৰা আলোচনীত সেই সময়ত এটা প্ৰবন্ধ প্ৰকাশ পাইছিল, তাত নিৰ্মলপ্ৰভু বাইদেউৰ বিষয়ে লিখিছিল। নিৰ্মলপ্ৰভু বাইদেউ স্কুলীয়া জীৱনত থাকোঁতে অসম গৌৰৱ নামৰ এখনি হাতে লিখা আলোচনী প্ৰকাশ কৰিছিল বুলি জানিব পাৰিছিলোঁ। গতিকে সেই লিখনিটো পঢ়ি মই যথেষ্ট উদগনি লাভ কৰিছিলোঁ আৰু তেনেকৈ মই হাতে লিখা আলোচনীখন প্ৰকাশ কৰিলোঁ। তাৰপিছতো বিভিন্নজনৰ পৰা বিভিন্ন ধৰণে প্ৰশংসা পালোঁ, আগুৱাই যোৱাৰ কাৰণে উৎসাহ পালোঁ। আৰু তাৰপিছত মহাবিদ্যালয় জীৱনত আহিও লিখা মেলাৰ লগত জড়িত হৈ থাকিলোঁ। বিশেষকৈ মই কৈ ভাল পাম যে মই মাজতে মাছৰ জোল বুলি এটা কবিতাৰ বাবে অসমৰ যি এনাজৰী এৱাৰ্ড আছে, এনাজৰী এৱাৰ্ড পাবলৈ সক্ষম হৈছিলোঁ আৰু এইবোৰেও মোক মোৰ এই যাত্ৰাপথৰ বাবে যথেষ্ট উদগনি যোগাই আহিছে। এইখিনিয়ে ক'ব লগা।
0: মানে আজি যদিও হীৰকজ্যোতি বৰুৱাই ষ্টুডিঅ'লৈ গল্প পাঠ কৰিবলৈ আহিছে, হীৰকজ্যোতি বৰুৱা সাহিত্যৰ অন্য দিশ, নাটক, কবিতা আদিৰ লগতো সমানে জড়িত।
2: হয়, লিখি ভাল পাওঁ আৰু পঢ়ি ভাল পাওঁ।
0: হয়, আজি অনুষ্ঠানত তনুশ্ৰী চৌধুৰী আমাৰ ষ্টুডিঅ'লৈ আহিছে কবিতা পাঠ কৰিবলৈ। আপোনাৰ পৰা দুটি কবিতা শুনি ল'ব বিচাৰিছোঁ।
1: আজি মই পাঠ কৰিব লোৱা প্ৰথম কবিতাটিৰ শিৰোনাম হৈছে ভাত মুঠি বাই। বাই, তই হাত দুখন ল মুঠি মাৰি, গধুৰ হ'লেও এৰি নিদিবি পৰ্বতৰ টান শিল বুলি, তেজবোৰ পানী নকৰিলে কোনে দিব ভাতৰ কাঁহী। বাই, তোৰ দিনবোৰ যদি হয় সদায়ে ৰাতি, কেনেকৈ জ্বলিব পাকঘৰৰ এলান্ধু লগা চাকি, কলমলাই থকা পেটৰ ভোকত যাবনে কুলাৰ কেঁচুৱা ঘুমতি, বস্ত্ৰহীন ভৰি দুখন এন্ধাৰত ভৰ দি সূৰ্যলৈ চাই মূৰ তুলি, তেহে পাবি ফাৰস্তৰ ভাতমুঠি। মোৰ দ্বিতীয়টি কবিতাৰ শিৰোনাম হৈছে সাগৰ। সাগৰ, এখন সাতাম পুৰুষীয়া সাগৰ, শব্দবিহীন ব্ৰজ্ৰপাতে আঘাত সানিছিল সাগৰত, ছেদ কৰিছিল সাতাম পুৰুষীয়া সম্বন্ধত, চৌদিশে অশ্ৰু বিননি, সাগৰৰ কুটুম্ববোৰৰ দেহত একেবাৰে নাই জিৰণি, সময়ৰ ধৰে ধৰে কুটুম্ববোৰে মাথো মিনতি কৰিছিল, সাগৰ তুমি শান্ত হোৱা, যি কুটিলতাই ভাঙিব পাৰে সম্বন্ধ ৰগনি, সাগৰ তোমাৰ বক্ষ নেদেখুৱাবা মানুহৰ পৰিপন্থী। ধন্যবাদ।
0: হয়, খুব সুন্দৰ। আৰু আপুনি কবিতা লিখাৰ ক্ষেত্ৰত কোনবিলাক বিষয়বস্তু বাছি লয়?
1: হয়, যদিও সকলোৰে কবিতাৰ গঠনশৈলী, শব্দশৈলী, কথন ভংগী ভাবধারা তেওঁলোকে কেনেকৈ প্ৰকাশ কৰে

0: সকলোৰে নিজাববীয়া। তথাপিও যদি মই মোৰ ক্ষেত্ৰত ক'বলৈ যাওঁ, মই বৰ্তমান বাস্তৱ সমাজৰ মানুহৰ যি পৰিস্থিতি, যি মানুহৰ আবেগ অনুভূতি, তেওঁলোকৰ জীৱন ধাৰণৰ যি অগনি, সকলোবিলাককে একত্ৰিত কৰি যি মই অনুভৱ কৰোঁ, যি মোৰ অন্তৰে উচুপেত তেওঁলোকৰ জীৱনৰ গাথাসমূহ দেখি, সেইবিলাককে কেতিয়াবা অনুভৱ কৰি শব্দৰ আকাৰ হিচাপে মই নিজাববীয়াকৈ দিবলৈ চেষ্টা কৰোঁ।
1: হয়, খুব সুন্দৰ। হীৰকজ্যোতি বৰুৱাৰ পৰা জানিব বিচাৰিছো, আপুনি গল্প লিখিবলৈ কোনবিলাক বিষয়বস্তু আছিলে?
2: হয়, বিশেষকৈ গল্প লিখিবলৈ যদি বিচৰা যায়, বিশেষকৈ লাগিব আমাক চৰিত্ৰ, আৰু চৰিত্ৰখিনি আমি সাধাৰণতে সমাজৰ পৰা আমি তুলি ধৰিব পাৰোঁ, কাৰণ আমাৰ সমাজ ব্যৱস্থা, আমাৰ চৌপাশত তেনেধৰণৰ বিভিন্ন চৰিত্ৰ থাকে যিসমূহ সকলোৱে অনুভৱ কৰিব পাৰে। আমি সকলোৱে জানো মানুহ অনুভূতি প্ৰৱণ প্ৰাণী, কিন্তু সকলোৱে অনুভৱ কৰিব পাৰে, আৰু এই অনুভৱখিনিক মই শব্দৰ জৰিয়তে কাগজত ফুটাই তুলিবলৈ চেষ্টা কৰোঁ, আৰু এই অনুভৱখিনি হয়তো এটা সময়ত মই গম নোপোৱাকৈ গল্পৰ ৰূপ লয়।
1: তেতিয়াহ'লে আপোনাৰ পৰা গল্পটি শুনি ল'ব বিচাৰিছোঁ।
2: নিশ্চয়। গল্পটিৰ নাম ৰাখিছোঁ মৰহি যোৱা বসন্তৰ স্বৰলিপি। শৰতৰ সেই হেতা গধূলিটোত আকাশখন যেন কোনো অদৃশ্য বিষাদত গুমা হৈ পৰিছিল। পশ্চিম দিগন্তত অস্তগামী সূৰ্যটোৱে দিনটোৰ শেষ ৰক্তি মাভাখিনি আকাশৰ বুকুত সিঁচি দি লাহে লাহে অন্ধকাৰৰ অতল গহ্বৰত বিলীন হৈ গৈছিল। খিৰিকীৰ সিপাৰে শুকান পাতবোৰে বতাহৰ ক্ষীণ জোকাৰণিত কপি কপি মাটিৰ বুকুত সৰি পৰিছিল, যেন প্ৰকৃতিয়েও কোনো এক অনুচ্চাৰিত শোকৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰি আছিল। চৌপাশে তেতিয়া উৎসৱৰ বতাহ, দূৰৰ কোনোবা ঘৰৰ পৰা ভাহি আহিছিল শাৰদীয়া সন্ধিয়াৰ ঘণ্টাধ্বনি, ক'ৰবাত শিশুৰ হাঁহি, ক'ৰবাত ব্যস্ত মানুহৰ প্ৰাণচঞ্চল কোলাহল, ক'ৰবাত আকৌ পোহৰৰ মালাৰে সজাই তোলা হৈছিল ঘৰ দুৱাৰ। কিন্তু এই ঘৰখনত যেন পোহৰৰ কোনো অধিকাৰেই নাছিল, নাছিল কোনো প্ৰাণচঞ্চল উদ্দীপনাৰ চিন। এক গোমা পৰিৱেশে সন্ধিয়াতে গিলি পেলাইছিল এমহলীয়া ঘৰখন। মাত্ৰ এমাহ আগতেই প্ৰজ্ঞানৰ মাহ চিৰদিনৰ বাবে গুচি গৈছিল। মানুহে কয় মৃত্যু নিশ্চিত, এক এৰাব নোৱাৰা কঠিন সত্য, কিন্তু প্ৰজ্ঞানৰ বাবে মৃত্যুৱে সেইদিনা কেৱল তেওঁৰ মাকক লৈ যোৱা নাছিল, লৈ গৈছিল তেওঁৰ শৈশৱ, তেওঁৰ নিৰাপত্তাৰ শেষ আশ্ৰয়, তেওঁৰ ঘৰখনৰ আৰু মা বুলি মাতি উত্তৰ পোৱাৰ শেষ অধিকাৰটো। এগৰাকী মানুহ নথকাৰ পিছত এখন ঘৰ কিমান বিশাল, কিমান নিৰ্জন আৰু কিমান অৰ্থহীন হৈ পৰে, সেই কথা প্ৰজ্ঞানৰ আগত কেতিয়াও অনুভৱ হোৱা নাছিল। একেখনেই ঘৰ, একেবোৰেই দেৱাল, একেই বিছনা, একেটা পাকঘৰ, তথাপি সকলোবোৰ যেন হঠাতে অচিনাকি হৈ পৰিছিল। মাকৰ কোঠাটোৰ দুৱাৰখন পাৰ হলে তেওঁৰ বুকুখনে কিবা এক অদৃশ্য শূন্যতে চেপি ধৰিছিল। এতিয়াও কেতিয়াবা তেওঁৰ এনে লাগিছিল পিছফালৰ পৰা মাকে মাতিব, বাপু আহিলি, কিন্তু কোনো মাত নাছিল, কেৱল নীৰৱতা। এখন খালী কাঠৰ চকী, খিৰিকীৰ কাষত থৈ যোৱা মাকৰ পুৰণি চশমাযোৰ, বিছনাৰ কাষত আধা খোৱা ঔষধৰ বটল, আলমাৰীৰ ওপৰত ফাঁচ কৰি থোৱা এখন পুৰণি চাদৰ, আৰু ফ্ৰেমৰ ভিতৰত আবদ্ধ হৈ থকা এখন হাঁহিমুখীয়া মুখ, আৰু মনৰ ভিতৰত হেতা ৰঙী স্মৃতি, এইবোৰেই যেন এতিয়া প্ৰজ্ঞানৰ বাবে তেওঁৰ মাকৰ অস্তিত্বৰ শেষ সাক্ষ্য। সেইদিনা সন্ধিয়া তেওঁ মাকৰ কোঠাটোৰ মজিয়াত বহি আছিল। হাতত আছিল মাকৰ হাঁহিমুখীয়া পৰ্ট্ৰেইটখন। বহু সময় ধৰি তেওঁ ছবিখনৰ পৰা চকু আঁতৰাব পৰা নাছিল। ছবিখনত মাকৰ হাঁহিটো অসম্ভৱ সুন্দৰ লাগিছিল, কিমান নিৰ্মল আছিল এই হাঁহিটো। সেই হাঁহিৰ মাজত যেন হাজাৰটা আশা, হাজাৰটা আশীৰ্বাদ, হাজাৰটা অপেক্ষা আৰু হাজাৰটা অকথিত মৰ্মস্ৰোত বহিছিল। প্ৰজ্ঞানে ছবিখনৰ ওপৰত আঙুলি বুলাই লাহেকৈ ফুচফুচাই ক'লে, মা, মই সঁচাকৈয়ে বৰ দেৰি কৰিলোঁ নেকি? কথাষাৰ কৈ তেওঁ নিজে নীৰৱ হৈ পৰিল, কাৰণ কিছুমান প্ৰশ্নৰ উত্তৰ মৃত্যুৱে মানুহৰ পৰা চিৰদিনৰ বাবে কাঢ়ি লৈ যায়। ঠিক সেই মুহূৰ্ততে তেওঁৰ ফোনটো বাজি উঠিল, এটা অচিনাকি নম্বৰ। প্ৰথমবাৰ ফোনটো বাজোতে প্ৰজ্ঞানে গুৰুত্ব নিদিলে, দ্বিতীয়বাৰ আকৌ বাজিল, তেওঁ ফোনটোলৈ চাই ৰ'ল। তৃতীয়বাৰৰ বাবে ফোনটো বাজি উঠাত কিয় জানো তেওঁৰ বুকুৰ ভিতৰত এক অজ্ঞাত অহংকাৰ থৌ খেলি গ'ল। অৱশেষত তেওঁ ফোনটো তুলি ল'লে। হেল্ল', সিপাৰৰ পৰা কিছু মুহূৰ্ত কোনো শব্দ নাহিল। তাৰপিছত ফাঁহি আহিল এটা কপা ক্ষীণ, বাৰ্ধক্যৰ ফলত অৱনত অথচ অপৰিসীম মমতাৰে সিক্ত কণ্ঠ, বাপু, তই অৱশেষত মাৰলৈ মনত পেলালি। প্ৰজ্ঞানৰ বুকুৰ ভিতৰত যেন কোনোবা হঠাতে হেঁচা মাৰি ধৰিলে, কণ্ঠটো পুনৰ ফাঁহি আহিল। মই জানো তই অফিচৰ কামত বৰ ব্যস্ত, চহৰৰ জীৱনটোও বৰ দৌৰা দৌৰি, তথাপি এই বুঢ়ী মাজনীলৈ এবাৰ ফোন কৰিবলৈও সময় নাপাবি, এইবুলিতো মই ভবা নাছিলোঁ। কেইদিন ধৰি তোৰ ফোনটোলৈ চাই আছো বাপু, ভাবিছিলোঁ আজি হয়তো মোৰ বাপুৱে ফোন কৰিব। প্ৰজ্ঞানৰ চকুলোতা আপোনা আপুনি মুঠ খাই গ'ল। তেওঁ লগে লগে বুজি পাইছিল এয়া নিশ্চয় ৰং নাম্বাৰ, আৰু সেইবাবে এগৰাকী অচিনাকি বৃদ্ধাই তেওঁক নিজৰ পুত্ৰ বুলি ভাবিছে। এতিয়া তেওঁৰ একমাত্ৰ কৰ্তব্য আছিল ভুলটো শুধৰাই দিয়া। মা, আপুনি ভুল নম্বৰত ফোন কৰিছে, শব্দকেইটা উঠলৈ আহিছিল কিন্তু মুখেৰে ওলাই নাহিল প্ৰজ্ঞানৰ, কাৰণ মা শব্দটো উচ্চাৰণ কৰাৰ লগে লগে তেওঁৰ অন্তৰৰ কোনোবা গভীৰতম কোণত এমাহ ধৰি জমা হৈ থকা বিষাদৰ বান্ধটো যেন হঠাতে খহি পৰিল। সেই বৃদ্ধা কণ্ঠত তেওঁ নিজৰ মাকৰ মাত শুনিছিল। মাকৰ সেই শেষ দিনবোৰ মনত পৰিল, বাপু আজি ভাত খালিনে, বেছি ৰাতি নকৰিবি, গৰম কাপোৰ পিন্ধিবি, নিজৰ যত্ন ল'বি, তই ঘৰলৈ আহিলে

0: মোৰ মনটো বৰ ভাল লাগে। কিমান সাধাৰণ আছিল সেই কথাবোৰ, কিন্তু মানুহে যেতিয়া আপোনজনক হেৰুৱাই তেতিয়াহে বুজে সাধাৰণ কথাবোৰে কেতিয়াবা জীৱনৰ আটাইতকৈ অসাধাৰণ ঘটনা হৈ ৰৈ যায় স্মৃতিৰ পৃষ্ঠাবোৰত। প্ৰজ্ঞানৰ চকুৰ কুণ্ডুটা সেমেকি উঠা যেন অনুভৱ হ'ল। তেওঁ জানিছিল তেওঁ মিছা ক'বলৈ গৈ আছে, তথাপি সেই মুহূৰ্তত সত্য কোৱাৰ শক্তি তেওঁৰ নাছিল। তেওঁ মাতটো গধুৰ কৰি লাহেকৈ ক'লে, মা মই দুঃখিত। সিপাৰৰ পৰা এটা দীঘলীয়া নিশ্বাস ওলাই আহিল। সেই নিশ্বাসত যেন কেইবাদিনৰ অপেক্ষা, বহু বছৰৰ নিসংগতা আৰু এজনী মাতৃৰ বুকুৰ গভীৰতম স্বস্তি একেলগে মিহলি হৈ আছিল। দুঃখিত কিয় হবি বাপু? প্ৰজ্ঞান কিছু সময় নীৰৱ হৈ পৰিল। বৰ ব্যস্ত আছিলো মা। তই ভালে আছনে? এবাৰ প্ৰজ্ঞানৰ বুকুখন মোচৰ খাই উঠিল। কোনোবাই সেই প্ৰশ্নটো কিমান দিনৰ পিছত সুধিছিল? তেওঁ লাহেকৈ ক'লে, হয় মা মই ভালেই আছো, তুমি কেনে আছা? সিপাৰৰ কণ্ঠত শিশুৰ দৰে এটা কোমল হাঁহি ফুটি উঠিল। তই কুশলে থাকিলে মোৰ সকলো দুখ পলকতে নাইকিয়া হয় বাপু। চহৰৰ বতাহজাক বৰ বেয়া, নিজৰ যত্ন ল'বি, সময়মতে ভাত খাবি, বেছি কাম নকৰিবি, কিছুক্ষণৰ পুনৰ নীৰৱতা, আৰু মাজে মাজে মাৰ কথাও মনত পেলাবি। প্ৰজ্ঞানৰ চকুৰ পানীখিনি এইবাৰ কোনো বাধাই মানিবলৈ প্ৰস্তুত নাছিল। সেইদিনা ফোনটো কেতিয়া কটা গ'ল তেওঁ নিজেও গম নাপালে, কিন্তু ফোনটো কাট খাই যোৱাৰ পিছত তেওঁ বহু সময় ধৰি ফোনটো বুকুত সাৱতি বহি থাকিল, যেন সেই সৰু যন্ত্ৰটোৰ ভিতৰতে কোনোবাই তেওঁৰ হেৰাই যোৱা মাতৃৰ উমটো বন্দী কৰি থৈ গৈছে। সেই নিশা বহুদিনৰ পিছত প্ৰজ্ঞানৰ চকুত অলপ শান্তিৰ টোপনি নামিছিল। তাৰপিছত আৰম্ভ হ'ল এক অদ্ভুত অব্যক্ত আৰু অলিখিত সম্পৰ্ক। প্ৰতি দেওবাৰে ঠিক একে সময়তে ফোনটো বাজিবলৈ ধৰিলে। কেতিয়াবা বৃদ্ধাগৰাকীয়ে সুধিছিল, বাপু আজি কি খালি? কেতিয়াবা কৈছিল, বাহিৰত ঠাণ্ডা পৰিছে নেকি, গৰম কাপোৰ পিন্ধিবি। কেতিয়াবা নিজৰ শৈশৱৰ কথা কৈ কৈ হাঁহিছিল, কেতিয়াবা পুত্ৰৰ শৈশৱৰ কথা কৈছিল, আৰু কেতিয়াবা কোনো কথা নকয়, কেৱল ফোনৰ সিপাৰে নীৰৱ হৈ থাকিছিল। সেই নীৰৱতাবোৰতো প্ৰজ্ঞানে এক অদ্ভুত মাতৃস্নেহৰ শব্দ শুনিছিল। প্ৰজ্ঞানেও নিজৰ কথা ক'বলৈ আৰম্ভ কৰিছিল, অফিচৰ কথা, চহৰৰ ব্যস্ততাৰ কথা, নিজৰ একাকিত্বৰ কথা, কেতিয়াবা নিজৰ শৈশৱৰ কথাও। কিন্তু তেওঁ কেতিয়াও নিজৰ নাম কোৱা নাছিল, নিজৰ নাম কৈ বেনামী সম্পৰ্কটো নষ্ট কৰাৰ সাহস তেওঁৰ নাছিল। কেতিয়াও কোৱা নাছিল যে তেওঁ প্ৰকৃততে সেই বৃদ্ধাগৰাকীৰ পুত্ৰ নহয়। বৃদ্ধাগৰাকীয়েও কেতিয়াও এই বিষয়ত কোনো প্ৰশ্ন কৰা নাছিল, হয়তো সত্যটো জানিব বিচৰা নাছিল। হয়তো তেওঁ জানিছিল জীৱনত কিছুমান সত্যতকৈ কিছুমান মিছা অধিক ভাল লগা, কাৰোবাৰ জীয়াই থকাৰ সম্বল। কিছুমান মিছাই যদি কাৰোবাৰ শেষ জীৱনটো পোহৰেৰে ভৰাই তোলে, তেন্তে সেই মিছা জানো পাপ অথবা প্ৰতাৰণা হ'ব পাৰে। এয়া আছিল এক পবিত্ৰ মিছা। এজন মাতৃহাৰা পুত্ৰই এগৰাকী অচিনাকী বৃদ্ধাৰ কণ্ঠত হেৰুৱাই পেলোৱা মাতৃস্নেহৰ চাহ বিচাৰি পাইছিল, আৰু এগৰাকী অন্ধ নিসংগ বৃদ্ধাই এজন অচিনাকী মানুহৰ কণ্ঠত নিজৰ বহুদিনে অপেক্ষা কৰি থকা পুত্ৰৰ উশাহ বিচাৰি পাইছিল। অথচ তেওঁলোকৰ মাজত নাছিল কোনো তেজৰ সম্পৰ্ক, তথাপি হৃদয়ৰ এক গভীৰ আত্মীয়তাই বান্ধি ৰাখিছিল দুটি নিসংগ মন। এটা ফোন নম্বৰে দুটা নিসংগ আত্মাক যেন ভাগ্যৰ কোনো অদৃশ্য সূতাৰে বান্ধি পেলাইছিল। এদিন বৃদ্ধাগৰাকীয়ে হঠাতে সুধিলে, বাপু তই সৰুতে বৰ দুষ্ট আছিলে। প্ৰজ্ঞানৰ মুখত হাঁহি বিৰিঙিছিল, হয় মা বৰ দুষ্ট আছিলোঁ, মিছা ক'ব নালাগে, সঁচাকৈয়ে কৈছোঁ। বৃদ্ধাগৰাকীয়ে মৃদুকৈ হাঁহিলে, তই যে সৰুতে মোৰ কোচতে শুইছিলে। প্ৰজ্ঞানৰ হাঁহিটো হঠাৎ স্তব্ধ হৈ গ'ল। তেওঁ খিৰিকীৰ বাহিৰলৈ চাই বহু কষ্টেৰে ক'লে, হয় মা। সিপাৰৰ পৰা বৃদ্ধাগৰাকীৰ মৃদু হাঁহি ভাহি আহিল। প্ৰজ্ঞানৰ বুকুত যেন কোনোবা এজনে পুৰণি খত এটাত খোজ মাৰি দিলে। তেওঁ প্ৰথমবাৰৰ বাবে উপলব্ধি কৰিলে বৃদ্ধাগৰাকীয়ে তেওঁক ফুলকৈ পুত্ৰ বুলি ভাবি আছে, আৰু তেওঁ ফুলটো ভাঙি দিয়া নাই, আৰু এয়াও এক প্ৰতাৰণাই নহয় জানো। কিন্তু তেওঁ নিজেও জানে এই ফুলটোৰ মাজত নিজৰ হেৰাই যোৱা মাকক বিচাৰি পোৱা নাছিল জানো। দিনবোৰ পাৰ হৈ গ'ল, এমাহ, দুমাহ, চাৰিমাহ, ছমাহ, সাত মাহৰ ভিতৰত এই ফোনটো প্ৰজ্ঞানৰ জীৱনৰ এটা অবিচ্ছেদ্য অভ্যাস হৈ পৰিছিল। দেওবাৰ মানেই অপেক্ষা, ফোনটো বাজিলেই তেওঁৰ মুখত হাঁহি, বৃদ্ধাগৰাকীৰ কণ্ঠ শুনিলে বুকুৰ ভিতৰত এক অদ্ভুত প্ৰশান্তি। এদিন প্ৰজ্ঞানৰ মনত কিবা এটা জানিবলৈ বৰ ইচ্ছা জাগিল। তেওঁ সুধিলে, মা তুমি মোক কেতিয়াবা পুনৰ চাব বিচৰানে? সিপাৰৰ পৰা কিছু সময়ৰ বাবে এক গভীৰ নিৰৱতা নামি আহিল। তাৰপিছত বৃদ্ধাগৰাকীয়ে অতি কোমল স্বৰেৰে ক'লে, মোৰ চকু দুটা এতিয়াও আগৰ দৰে নাই বাপু, পৃথিৱীখন মোৰ বাবে লাহে লাহে পোহৰহীন হৈ পৰিছে। প্ৰজ্ঞানৰ বুকুখন গধুৰ হৈ আহিল। বৃদ্ধাগৰাকীয়ে পুনৰ ক'লে, কিন্তু তোৰ মাতটো শুনিলেই মোৰ চকুৰ আগত তোৰ মুখখন ভাহি উঠে। প্ৰজ্ঞানৰ ডিঙিটো শুকাই গ'ল। তোমাৰ মতে মই বাৰু দেখিবলৈ কেনেকুৱা মা? সিপাৰৰ পৰা অলপ হাঁহি, জোনটোৰ দৰে, কিন্তু তুমি মোৰ মুখখন বহুদিন দেখাই নাই। বৃদ্ধাগৰাকীয়ে কিছু সময় নীৰৱে থাকি ক'লে, মাকৰ চকুৱে সন্তানৰ মুখ নেদেখিলেও সন্তানক চিনিব পাৰে বাপু। প্ৰজ্ঞানে সেইদিনা আৰু কোনো কথা ক'ব নোৱাৰিলে। ফোনটো কাটি বহু সময় ধৰি তেওঁ মাকৰ ছবিখনৰ সন্মুখত বহি থাকিল, কিন্তু সময় কোনো অনুভূতিৰ বাবে থমকি নৰয়। ঠিক সাত মাহৰ পিছত এটা দেওবাৰে সন্ধিয়া প্ৰজ্ঞানৰ ফোনটো বাজি নুঠিল। সন্ধিয়া পাৰ হৈ গ'ল, ৰাতি গভীৰ হ'ল, খৰিৰ কাটা এফালৰ পৰা আনফাললৈ আগবাঢ়ি থাকিল, কিন্তু সেই চিনাকি নম্বৰটোৰ পৰা আজিও ফোনটো নাহিল। প্ৰথমতে প্ৰজ্ঞানে নিজকে বুজালে, হয়তো বৃদ্ধাগৰাকী অসুস্থ, হয়তো ফোনটোৰ বেটাৰী শেষ হ'ব পাৰে, হয়তো তেওঁ শুই পৰিছে, ইত্যাদি ইত্যাদি। কিন্তু অন্তৰৰ কোনোবা গভীৰ কোণৰ পৰা এটা অশুভ আশংকাই লাহে লাহে মূৰ দাঙি উঠিবলৈ ধৰিলে। অৱশেষত তেওঁ নিজেই সেই নম্বৰটোলৈ ফোন কৰিলে। এবাৰ ৰিং হ'ল, দুবাৰ, তিনিবাৰ। বহু সময়ৰ পিছত ফোনটো ৰিচিভ কৰিলে, কিন্তু সিপাৰৰ পৰা ভাহি কণ্ঠটো চিনাকি নাছিল। এজন পুৰুষ গম্ভীৰ অথচ ভাঙি পৰা কণ্ঠ। হেল্ল'! প্ৰজ্ঞানৰ বুকুৰ ভিতৰখন হঠাৎ শূন্য হৈ পৰিল। তেওঁ কোনোমতে ক'লে, মা, মা ক'ত? সিপাৰৰ পৰা কোনো উত্তৰ নাহিল, মাত্ৰ কেইছেকেণ্ডমানৰ এক অসহনীয় নীৰৱতা। প্ৰজ্ঞানৰ কণ্ঠ কঁপি উঠিল। আজি তেওঁ মোক ফোন কৰা নাই। সিপাৰৰ পৰা মানুহজনে যেন নিজৰ কান্দোনটো দমন কৰি ক'লে, মা আৰু এই পৃথিৱীত নাই। প্ৰজ্ঞানৰ হাতৰ পৰা ফোনটো প্ৰায় সৰি পৰাত লেখীয়া হ'ল। কি, কালি সন্ধিয়া তেওঁ আমাক এৰি গুচি গ'ল। প্ৰজ্ঞানৰ চকুৰ আগত যেন মুহূৰ্ততে সমস্ত পোহৰ শেষ হৈ আহিল। তেওঁ বহু কষ্টৰে সুধিলে, আপুনি আপুনি কোন? সিপাৰৰ পুৰুষজনে ক'লে, মই আৰতি শৰ্মাৰ একমাত্ৰ পুত্ৰ। প্ৰজ্ঞানৰ বুকুৰ ভিতৰখন যেন গুজৰি উঠিল। তেওঁ কিছু সময় একো ক'ব নোৱাৰিলে। অৱশেষত কপা কণ্ঠেৰে সুধিলে, তেওঁৰ শেষ সময়ছোৱা কেনে আছিল? সিপাৰৰ মানুহজনে উচুপি উঠিল, মই চহৰত চাকৰি কৰোঁ। বিগত দুবছৰে মাৰ ওচৰলৈ যাব পৰা নাছিলোঁ। কাম আছিল, দায়িত্বও আছিল, ব্যস্ততাও আছিল। এটা তিক্ত হাঁহি যেন প্ৰজ্ঞানৰ কণ্ঠত মিহলি হৈ পৰিল। তেওঁ সৰুকৈ আওৰালে, আচলতে অজুহাত আছিল, বাকী একোৱেই নাছিল। মানুহজনে আকৌ ক'লে, মায়ে সদায় মোক ক্ষমা কৰিছিল। মই ভাবিছিলোঁ পিছত যাম, এদিন সময় উলিয়াম, এদিন বহিম মাৰ কাষত, এদিন তেওঁৰ হাতখন ধৰি কওঁ, মা মই আহিছোঁ। কণ্ঠটো পুনৰ থমকি গ'ল। কিন্তু সেই এদিনটো আৰু নাহিল। প্ৰজ্ঞানৰ চকুৰ পৰা চকুলো বৈ আহিল। পুৰুষজনৰ কণ্ঠটোৱে পুনৰ ক'লে, মাৰ চকু দুটাও সম্পূৰ্ণ অন্ধ হৈ পৰিছিল, পৃথিৱীখন তেওঁ দেখা নাছিল। কিন্তু আচৰিত কথা জানে, প্ৰজ্ঞানৰ বুকু ধপধপাবলৈ ধৰিলে। যোৱা সাত মাহে মা বৰ সুখী আছিল। সাত মাহ? হয়। তেওঁৰ কণ্ঠ কঁপি উঠিল। ঘৰৰ কাম কৰা ছোৱালীজনী কোৱা মতে প্ৰতি দেওবাৰে মায়ে কাৰোবাৰ সৈতে ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিল। ছোৱালীজনীয়ে সুধিলে বোলে, হাঁহি হাঁহি কৈছিল, মোৰ বাপুৱে মোক এতিয়া বৰ মৰম কৰে, সি প্ৰতি দেওবাৰে মোক ফোন কৰে, মোৰ চকুলো মচে। প্ৰজ্ঞানৰ চকুৰ পানী এবাৰ ডিঙিয়েদি বাগৰি আহিল। পুৰুষজনে ক'লে, মই বন কৰা ছোৱালীজনীৰ কথা শুনি ভাবিছিলোঁ মায়ে হয়তো অন্ধ হৈ যোৱাৰ বাবে কিবা এটা ভুল দেখিবলৈ আৰম্ভ কৰিছিল, অথবা বাৰ্ধক্যৰ বাবে তেওঁ অহৈতুক কল্পনা কৰিছিল, কাৰণ মইতো কেতিয়াও ফোন কৰা নাছিলোঁ। কণ্ঠটো আকৌ থমকি গ'ল। কিন্তু আজি মাৰ ফোনটো হাতত লৈহে সকলো বুজি পালোঁ। প্ৰজ্ঞানৰ উশাহ যেন বুকুৰ মাজতে আবদ্ধ হৈ পৰিল। মাৰ কপা আঙুলিবোৰে সদায় এটা নম্বৰ ভুলকৈ টিপিছিল। দুয়োপাৰৰ মাজত এখন টেক নীৰৱতা, এনে নীৰৱতা য'ত শব্দতকৈও বেছি কিবা এটা থাকে। কিছু সময়ৰ পিছত পুৰুষজনে অতি ভাঙি পৰা মাতেৰে ক'লে, আপুনি যিয়ে নহওক কিয়, এটা দীঘলীয়া উশাহ। মোৰ মাৰ সেই অন্ধকাৰ নিসংগ জীৱনটো শেষ মুহূৰ্তলৈকে সৰগ কৰি ৰখাৰ বাবে আপোনাক কোটি কোটি ধন্যবাদ। প্ৰজ্ঞানৰ ওঠ কঁপিছিল, কিন্তু শব্দ নাছিল। তেওঁ কি ক'ব? ক'বনে ময়ো এজন মাতৃহাৰা মানুহ? ক'বনে আপোনাৰ মাৰ ফোন নম্বৰটোৱে মোৰ জীৱনৰ আটাইতকৈ সুন্দৰ ফুল আছিল? নাই, কিছুমান সত্য উচ্চাৰণ কৰাৰ অৰ্থ নাথাকে, কিছুমান মিছা নকলে হয়তো কাৰোবাৰ শেষ আচৰিতো ভাঙি পৰে। প্ৰজ্ঞানে মাত্ৰ ক'লে, তেখেত বৰ মৰমীয়াল মানুহ আছিল, সিপাৰৰ পৰা উচুপনি ভাহি আহিল। হয়, মোৰ মা ভাল আছিল। প্ৰজ্ঞানে লাহেকৈ ফোনটো কাটিলে। বাহিৰত তেতিয়া এজাক ধুমুহা বৰষুণ নামি আহিছিল। আকাশখন যেন কোনো অদৃশ্য বেদনাৰ ফলত বিদীৰ্ণ হৈ গৈছিল। বৰষুণৰ টোপালবোৰ খিৰিকীৰ কাছত অহৰহ আঘাত কৰিছিল। প্ৰজ্ঞানে লাহেকৈ মাকৰ কোঠাটোলৈ গ'ল। দুৱাৰখন খুলি তেওঁ কিছু সময় থমকি ৰ'ল। একেই কোঠা, একেই বিচনা, একেই খালি চকী। কিন্তু আজি যেন সেই কোঠাটোত তেওঁ মাকৰ অনুপস্থিতিৰ লগতে আন এগৰাকী অচিনাকি মাকৰ শোকো জমা হৈছিল। তেওঁ আলমাৰীৰ ওপৰৰ পৰা মাকৰ ছবিখন নমাই আনিলে। ছবিখন বুকুত সাৱতি চকীখনত বহি পৰিল। সাত মাহ আগতে তেওঁ নিজৰ মাকক হেৰুৱাইছিল। আজি তেওঁ আকৌ এবাৰ মাকক হেৰুৱালে। কিন্তু এবাৰ হেৰুওৱাৰ কোনো ঠিকনা নাছিল, কোনো তেজৰ আত্মীয়তা নাছিল, কোনো স্মৃতিচিহ্ন নাছিল। আছিল মাথো এটা ফোন নম্বৰ, এটা কপা কপা কণ্ঠ আৰু সাত মাহৰ অদৃশ্য মাতৃস্নেহ। এজনী অচিনাকি বৃদ্ধাই ফুলকৈ কৰা এটা ফোনে প্ৰজ্ঞানক সাত মাহৰ বাবে তেওঁৰ হেৰাই যোৱা মাকৰ ওচৰলৈ উভতাই আনিছিল। আৰু সেই একেটা ফোন নম্বৰে আজি তেওঁক দ্বিতীয়বাৰৰ বাবে মাতৃহাৰা হোৱাৰ এক অসহনীয় শূন্যতা উপহাৰ দি থৈ গ'ল। প্ৰজ্ঞানে মাকৰ ছবিখন বুকুত সাৱতি হুহুকাই কান্দি উঠিল। বাহিৰত বৰষুণে পৃথিৱীৰ ঠুলি থুই পেলাইছিল, কিন্তু মানুহৰ অন্তৰত জমা হোৱা কিছুমান অব্যক্ত বেদনা কোনো বৰষুণে থব নোৱাৰে। সেই নিশা তেওঁৰ মনত এটা কথাই বাৰে বাৰে প্ৰতিধ্বনিত হৈ আছিল। কিছুমান মানুহ আমাৰ জীৱনলৈ আহে কোনো পৰিকল্পনা নোহোৱাকৈ, কিছুমান সম্পৰ্কৰ কোনো নাম নাথাকে, কিছুমান আত্মীয়তাৰ বাবে ৰক্তৰ প্ৰমাণ নাথাকে আৰু কিছুমান ভালপোৱাৰ কোনো অধিকাৰ নাথাকে। তথাপি সেইবোৰে কেতিয়াবা জীৱনৰ আটাইতকৈ সত্য অনুভূতি হৈ পৰে। বৃদ্ধাগৰাকীয়ে হয়তো ফোন নম্বৰ টিপিছিল, কিন্তু ফুল মানুহক ফোন কৰা নাছিল, কাৰণ সেই সাত মাহৰ বাবে প্ৰজ্ঞান তেওঁৰ পুত্ৰ আছিল আৰু সেই সাত মাহৰ বাবে বৃদ্ধাগৰাকীয়েও প্ৰজ্ঞানৰ বাবে তেওঁৰ হেৰাই যোৱা মাক আছিল। সেই সম্পৰ্কৰ কোনো নাম নাছিল, কোনো সামাজিক স্বীকৃতি নাছিল, কোনো ৰক্তৰ দাবী নাছিল। আছিল মাথো দুটা অকলশৰীয়া হৃদয়ৰ মাজত জন্ম লোৱা এক পবিত্ৰ মিছা, এটা মিছা যে এগৰাকী অন্ধ বৃদ্ধাৰ জীৱনৰ শেষ সাত মাহক অন্ধকাৰৰ মাজতো পোহৰ দেখুৱাইছিল। এটা মিছা যে এজন মাতৃহাৰা পুত্ৰৰ বুকুত হেৰাই যোৱা মাতৃস্নেহৰ শুকান নদীখনত আকৌ এবাৰ জোৱাৰ আনিছিল। কিন্তু সময় কেতিয়াও কাৰো বাবে ৰৈ নাথাকে। বসন্ত আহে, ফুল ফুলে, সুগন্ধি বিয়পে, তাৰপিছত এদিন ফুলবোৰ মৰহি যায়, পাতবোৰ সৰি পৰে, সুৰ থমকি যায়, কণ্ঠ নীৰৱ হয় আৰু কিছুমান ফোন চিৰদিনৰ বাবে বাজিবলৈ বন্ধ হৈ যায়। প্ৰজ্ঞানে সেইদিনাৰ পৰা সেই নম্বৰটো কেতিয়াও মচি পেলোৱা নাছিল।
1: খুব সুন্দৰ আৰু বৰ্তমান সময়ৰ এখন জীয়া ছবি আপুনি গল্পটোত আঁকিলে। আপুনি যিহেতু কথাবিলাক খুব সুন্দৰকৈ অনুভৱ কৰে, আজি যে আকাশবাণীৰ ষ্টুডিঅ'ত বহিছে, আপুনি কেনেকুৱা অনুভৱ কৰিছে?
0: সৰুৰে পৰা আকাশবাণীৰ সৈতে জড়িত আছিলোঁ, বিশেষকৈ পঢ়া জীৱনৰ পৰাই। পঢ়াকালতো ৰেডিঅ'টো

0: সংগী আছিল, তেতিয়াৰ পৰা শুনি আছিলোঁ। কিন্তু বৰ্তমান সময়ত যান্ত্ৰিকতাৰ যুগত ক'ৰবাত আকাশবাণী হেৰাই যাব নেকি, তেনেকুৱা এক প্ৰশ্ন সন্মুখীন হোৱা যায়। কিন্তু আকাশবাণী যে হেৰাই নাযায় সেয়াও এক বাস্তৱ সত্য। আকাশবাণী আমাৰ দৰে শ্ৰোতাসকলৰ মনত সদায় জীয়াই থাকিব। আৰু বিশেষকৈ আকাশবাণী যেতিয়াৰ পৰা শুনিছিলোঁ, ইচ্ছা আছিল আকাশবাণীৰ মজিয়াত তেনেদৰে উপস্থিত হোৱাৰ, আৰু সেই সুযোগকণ দিয়াৰ বাবে আকাশবাণী গুৱাহাটীৰ পৰিয়াললৈ মোৰ ফালৰ পৰা ধন্যবাদ থাকিল।
1: ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ তনুশ্ৰী চৌধুৰীৰ পৰা পুনৰ কেইটিমান কবিতা শুনিব বিচাৰিছোঁ।
2: হয়, মোৰ কবিতাৰ শিৰোনাম হৈছে ৰ'দেৰা ছোৱালীজনী। ৰ'দ চুই থকা ছোৱালীজনী নিয়ৰৰ সতে থাকে কথা পাতি, তাইৰ উকা পদূলি সুগন্ধি বকুল থাকে তল ভৰি, বুকুৰ দৰদ ভগাই লৈ থকা ছোৱালীজনী, দিনৰ চকুজুৰি ৰাতি মেলি তাই উচুপে হৃদয় নামৰ এখন নদী, ইচ্ছা থাকিলেও যাব নোৱাৰি, তাই লুকাই ৰাখে নিজৰ মাজত এখন মৰুভূমি, ইয়াতে বাস কৰে মমৰ দৰে এটা বেলি আৰু এজনী ছবি হেৰুৱা ছোৱালী। আজি কাক কওঁ শান্তি কিনিব নোৱাৰে প্ৰলুব্ধ টকাৰে, মোৰ তোমাৰ একেই দশা জীৱনৰ বাহিৰে ভিতৰে। মোৰ অন্য এটা কবিতাৰ শিৰোনাম হৈছে তোমালৈ বুলি। খিটমিট তিমিৰৰ শেষৰ স্বপ্নালী সুৰুজ তুমি, বুজা নুবুজাৰ ককবকনিৰ ক্লান্তিৰ শেষৰটো অধ্যায় তুমি, দুস্বপ্ন ভৰা নয়নৰ প্ৰশান্তিৰ প্ৰতিচ্ছবি তুমি, য'ত মুকলি হয় সুখৰ অধ্যায়ৰ পাতনি, গভীৰতাত জাহ যোৱা অলেখ প্ৰশ্নৰ প্ৰশ্ৰয় য'ত প্ৰাপ্তি অপ্ৰাপ্তিৰ ভাৰৰ বোজা মোকলাবলৈ আছো নিদ্ৰাহাৰে, পৰিসীমাৰ পাৰ ভাঙি দুহাত মেলি। অন্য এটা কবিতাৰ শিৰোনাম হৈছে বাটৰ শেষত। বয়স জুখিবা হাঁহিৰে, বয়স নুজুখিবা কান্দোনেৰে, দিনবোৰ এনেকৈয়ে পাৰ হয় সপোনবোৰ ধূলিশ্বাত হয়, আকাশখন কলামেঘত থাক খাই প্ৰাপ্তি অপ্ৰাপ্তিৰ দীঘলীয়া বাটত জীৱন নামৰ পগলাটো হেৰাই যায়, চিন্তাত গধুৰ হয় সেউজীয়া পাহাৰ, নিজৰ জুইত নিজৰে পুৰে আশা, মানুহৰ লোভীয়া জিভাত কৰাল বান্ধে, দৌৰৰ প্ৰতিযোগিতাত নাহে টোপনি, খোজবোৰ পৰে এন্ধাৰে এন্ধাৰে। অন্য এটা কবিতাৰ শিৰোনাম হৈছে বহাগৰ স্নেপ। ভৰদুপৰীয়াৰ ঐ ছোৱালীজনী, কৃষ্ণৰ বাঁহীয়ে সৰিব তোৰ ফুলকমলীয়া মন্তি, তই বিহুৰ আহদি খোৱা মনত কি ছবি আঁকিলি, ফুল তৰা নদী নে অন্য কিবা, তোৰ জেতুকা ৰঙী হাতত তোৰ বুকুখন চাবি, কেনেকৈ আছো মই দিন দুপৰ বেলি, মোৰ আকাশ থকা বুকুখন ফালি নাচে নাচে শীতল স্পৰ্শত দহু আঙুলি। ধন্যবাদ।
1: চুটি চুটি কবিতা, কিন্তু অনুভৱ যথেষ্ট গধুৰ। কবিতাৰ ক্ষেত্ৰখনত কোনসকল কবিৰ কবিতাৰ দ্বাৰা আপুনি অনুপ্ৰাণিত?
2: যিহেতু মই অসমীয়া বিভাগৰ ছাত্ৰী, সেই দিশৰ পৰা চাবলৈ গ'লে মোৰ ভিন্ন ভিন্ন কবিৰ শংকৰদেৱ মাধৱ কণ্ডলীৰ পৰা আদি কৰি যতীন্দ্ৰনাথ দুৱৰা, চন্দ্ৰকুমাৰ আগৰৱালা আদি সকলোৰ পৰা আৰম্ভ কৰি বৰ্তমান পৰ্যায়ৰ সনন্ত তাঁতী, সমীৰ তাঁতী আদি বিভিন্ন কবিৰ পাঠৰ সোৱাদ লৈছোঁ। তেনেদৰে ময়ো কিছু কিছু ক্ষেত্ৰত বাস্তৱ জীৱনৰ ভিত্তি কৰিয়ে মোৰ শব্দবিলাক গুঠিবলৈ চেষ্টা কৰোঁ।
1: ভৱিষ্যতে আপুনি কবিতাৰ ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়িব বিচাৰিব?
2: যদিও এই ক্ষেত্ৰত কিছুমান কবিতা গোট খুৱাই কবিতা পুথি এখন প্ৰকাশ কৰাৰ দিশে আগবাঢ়িছোঁ, তথাপিও আমাৰ শিকিবলৈ যথেষ্টখিনি আছে। কেতিয়াও আমি শিকি শেষ কৰিব নোৱাৰোঁ। শব্দৰ গাঁথনি, শব্দৰ ভংগী এতিয়াও শিকিবলগীয়া যথেষ্টখিনি আছে। গতিকে চেষ্টা কৰি আছোঁ, সকলোৰে পৰা অনুপ্ৰেৰণা লৈছোঁ, ফুল উনুকিয়াবলৈ বিভিন্নজনৰ ওচৰলৈ গৈছোঁ, চেষ্টা কৰি যাম কেনেধৰণে আগলৈ আগুৱাই যাব পাৰোঁ।
1: হয়, নিশ্চয় আপুনি বিচৰা ধৰণে বহুদূৰ আগবাঢ়ি যাওক। আৰু হীৰকজ্যোতি বৰুৱাৰ পৰাও জানিব বিচাৰিছোঁ, আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি?
0: হয়, ভৱিষ্যত পৰিকল্পনা বুলিলে বিশেষকৈ যিহেতু জীৱিকা হিচাপে চাকৰিকে লৈছোঁ, তাৰ লগে লগেও গল্প লিখি যাম, গল্পৰ লগতে সাহিত্যৰ বিভিন্ন দিশৰ ওপৰতো সমানে অধ্যয়ন কৰি যাম। বৰ্তমান সময়ত গল্প লিখি অসমত খাব পৰা পৰিৱেশটো বিশেষকৈ নাই বুলি বহুতে ক'ব বিচাৰে, কিন্তু এই ক্ষেত্ৰত আমাৰো যুৱ প্ৰজন্মৰ কৰণীয় আছে, গতিকে সেই ক্ষেত্ৰতো কিছু পৰিমাণে কাম কৰাৰ ইচ্ছা আছে। এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ব লাগে অসমত যে গল্পকাৰে গল্প লিখিও ভাত খাব পাৰে। কিন্তু বৰ্তমান সময়ত ল'ৰা ছোৱালী গল্প লিখিব ওলালেও মাক দেউতাকৰ পৰা হয়তো এইটো প্ৰশ্ন আহিব, ইয়াৰ লগতে আৰু কি কৰিবা। গতিকে এই প্ৰশ্নটো যাতে ভৱিষ্যতে ল'ৰা ছোৱালীসকলে বাবে উত্থাপিত নহওক,

আঘোণৰ কুঁৱলি কবি কেশৱ মহন্ত। আঘোণৰ কুঁৱলিয়ে বাট ভেটি ভেটি কৰিছে আমনি, একোকে নমনি। কুঁৱলি নথকা হলে দেখিলোহেঁতেন বা পতা সোণ বৰণীয়া ধানৰ আচল, দেখিলোহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মৰা কেচ কেচ চিকমিক খৰ কাচিবোৰ, দেখিলোহেঁতেন বা খোপা বন্ধা মূৰবোৰ ওপৰলৈ তুলিবৰে সময় নোপোৱা, দেখিলোহেঁতেন বা পতা সোণ পথাৰত লঘু পৰিহাসময় হাঁহিবোৰ তেল হালধীয়া। অলপ দূৰৰ পৰা নোচোৱাৰ ভাও ধৰি চাবওতো পাৰিলোহেঁতেন, হিজাক দাৱনীৰ মাজতে আছিলে নেকি সেউতিও মোৰ। আঘোণৰ কুঁৱলিয়ে পাত ফেটি কৰিছে আমনি, একোকে নমনি। তথাপিও নোৱাৰিনে গম ল'ব বাৰু, এমুকুৰা তামোলৰ পিকৰঙা উঠে উঠে সোতৰ বছৰ হোৱা মুক টোল আঘোণৰ ডালিমি দাঁতত ডাঙৰি বন্ধাৰ লগ বিচাৰি বিৰিঙা তেল আৰু হালধিৰ যাহ বুলি ঠেলা মৰা খিলখিল হাঁহি। আঘোণৰ কুঁৱলিয়ে কৰিছে আমনি, আঘোণৰ পথাৰত দাৱনীৰ কাম আছে, মুঠি মুঠি কাচি কাচি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত, কাম আৰু কাম। আঘোণৰ আকাশেদি কোনোবা বিললে মন কাঢ়ি বন হাঁহ জাকি মাৰি গ'ল। আঘোণৰ আকাশতো উৰুলিৰ ৰাগি আছে, ৰাগি আছে। আঘোণৰ আকাশত ৰাগি আৰু ৰাগি, আঘোণৰ বাটটোহে কুঁৱলিৰে থকা। মন হাঁহ খেদি খেদি বন শেষ হ'ল, আঘোণৰ কুঁৱলিয়ে বাট ভেটি ল'লে। বৌদেউ, আপুনি যে কৈছিলে সেউতিৰ কথা, মোৰ কথা সেউতিক কৈছিলে জানো? আঘোণৰ কুঁৱলিত ধাননি লুকালে, আঘোণৰ কুঁৱলিয়ে দাৱনী ঢাকিলে, আঘোণৰ কুঁৱলিতে সেউতি হেৰালে। ডাঙৰি বান্ধিম বুলি তৰাজুৰি তোলাতে থাকিল,

অলপ আগতে আমি কি কথা পাতি আছিলো কবি নীলমণি ফুকন? অলপ আগতে আমি কি কথা পাতি আছিলো? শিলটান, পানী চেঁচা, জুয়ে পোৰা, মৰাই চালি ধৰা, কেনেকুৱা আছিল পৃথিৱীৰ প্ৰথম ৰাতিপুৱাটো? মিঠা ফল এটা মুখত দিলেই কিয় তিতা হয়? ঠিক ৰাতি 12টালৈ 4 মিনিট থাকোঁতে পকা অঙঠাৰ দৰে আকাশখন জ্বলি উঠা, লাহে লাহে মাটি বালি হৈ উঠা, বাঁহ গছবোৰ ছাঁ ছাই হৈ অহা, নাইটো এতিয়া মোৰ একো মনত নাই। অলপ আগতে তুমি কৈছিলা নেকি মোক ভাল পাওঁ বুলি? কেৱল মানুহৰ বাবে, কেৱল নিৰান্ন শিশুবোৰৰ বাবে যি উৎসৰ্গিত, যি লুকাই থাকে সাগৰ তলিৰ বনবিৰিখৰ তৃষাত, এডোখৰ কয়লাত, তাকেই কৈছিলা নেকি তুমি মোক সেইদিনা মাজৰাতি নীৰৱে চকুলোটুকি? ইমান দিনে মোৰ বুলি ক'বলৈ জীৱন এটাকে বিচাৰি নেপালা, নেপালা নিজাকৈ এটা মৃত্যু। কোনে দাঁতেৰে কামুৰি কামুৰি টুকুৰা টুকুৰ কৰে দিন আৰু ৰাতিবোৰ? কেনেকৈ পাৰ কৰোঁ মই ৰক্তাক্ত সময়? সেই ফুট গধূলিতে সেয়া কোনে কি উৎসৱ পাতিছে? মৃতসকলৰ কোন কোন আহিব তালৈ? কিমানবাৰ বেবালে গৰু চালে, কতবাৰ তেজেৰে ৰাঙলী হৈ উলটিল তেওঁলোক? যাওঁতে উভতি চাই কি দেখিলে? শুকুৱা পকুৱা এটা নিজান বাট, কাকো নেদেখিলে, বতাহৰ দৰে ঘোঁৰাবোৰ আহি চোতালত জঁপিয়াই আছেহি। শুনা আহি হিয়নি, যোৱা ৰাতি মৃত্যু হ'ল তোমাৰ দৰেই অনুচ্চ কণ্ঠৰ এজন কবিৰ, যি জানিছিল উই চিৰিঙাৰ মাততকৈ তেওঁৰ কবিতাত একো জ্ঞানগৰ্ভ কথা নাই। অলপ আগতে আমি কি কথা পাতি আছিলো? পানী চেঁচা, শিল টান, জুয়ে পোৰে, মৰাই চালি ধৰা,

কবিতাৰ শিৰোনাম টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, কবি নীলমণি ফুকন। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও, সপোনতহে কোনোবাই কেতিয়াবা কাৰোবাক মৰা দেখে। কালদিয়াত কতবাৰ ডুবি মৰি এতিয়াও মানিকে ৰাতি ৰাতি কৃষ্ণৰ ভাও দি আছে। নিজকে নীলা কৰি দিনটোক ৰঙা কৰি থৈছে দিনকণাবোৰৰ কাৰণে। ক'ত থৈ গ'ল আইতাই গুমা গধূলিৰ সেই উৰি ফুৰা মায়াবী হাঁহিটো? বসন্তৰ এটুপি লুনীয়া চকুলো আমি বছ এৰাহতে আজিও নাজানো। টিপচাকিৰ আন্ধাৰত এদিন আইতাই আমাক কৈছিল, মানুহ নমৰেও, মৰ আওসীৰ ৰাতি কণা বেলিটোৰে জিল মিলাই থাকে পাতালৰ নৈ নিজৰা সৰু বৰ সাগৰৰ পানীত।

ইমান পৰিশ্ৰোতাসকলে কৌস্তভমণি শইকীয়াৰ কথাৰে আৰু উৎপল বৰাৰ সুৰেৰে এই বৃন্দ গানটি শুনিলে প্ৰিয় শ্ৰোতা। এতিয়া আগবঢ়াইছো সুজিত দাসৰ তবলা বাদন।

ইমান পৰে শ্ৰোতাসকলে সুজিত দাসৰ তবলা বাদন শুনিলে। প্ৰিয় শ্ৰোতা, আজি আমাৰ বৰগীতৰ অনুষ্ঠানত শিল্পী আছিল পৰিণীতা গোস্বামী, ভুলবশতঃ দৰিনা মহন্ত ঘোষণা কৰা গ'ল, সেয়েহে আমি ক্ষমা প্ৰাৰ্থী। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুজি মুদৈ প্ৰাঞ্জিত কলিতাৰ সৈতে বিদায় লৈছো। নমস্কাৰ।

যুববাণী ইমান পৰে শ্ৰোতাসকলে যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠানটি শুনিলে। মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী প্ৰতিভা দাস।

0: পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে এয়া নৰেন্দ্ৰ চঞ্চল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে আমাৰ অনুষ্ঠান শুনি আছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত, লগতে নিউজ অন এআইআৰ মোবাইল এপত। নিবেদন কৰিছো ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰাম ধেনু।

0: আদৰৰ শ্ৰোতা, ৰামধেনুৰ আৰম্ভণিতে আপোনালোক সকলোলৈকে জনাইছো সাদৰ সম্ভাষণ। সৃষ্টিৰ আদিশক্তি হৈছে প্ৰেম, মানৱ প্ৰেম, প্ৰকৃতি প্ৰেম, স্বদেশ প্ৰেম অথবা ভক্তি প্ৰেম। প্ৰেমতেই বৰ্তি থাকে এই চৰাচৰ বিশ্ব। প্ৰেমৰ এমুঠি অনুভৱ আৰু দুটিমান মোৰ ভাল লগা গীতেৰে সজাইছো আজিৰ ৰামধেনু অনুষ্ঠান। আৰম্ভ কৰিছো দুৰন্ত প্ৰেমিক শিল্পী ভূপেন হাজৰিকাৰ স্বদেশ প্ৰেমৰ এটি গীতেৰে।
1: সাহিত্য সম্ৰাট বেজবৰুৱাদেৱে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ। সঁচা পিছে

0: ভাবিলে নহব।
1: প্ৰেমৰ মিঠা গীত এটি মনলৈ আহিছে। মনৰ আপোনজন হঠাতে আহিব বুলি বাতৰি পোৱাৰ পাছত কেনে উখলমাখল লাগে গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈয়ে তুলনাবিহীনভাৱে প্ৰকাশ কৰিছে।

কবিৰ কবিতাত অথবা গীতিকাৰৰ গীতত আমি প্ৰকৃতিপ্ৰেম সততে বিচাৰি পাওঁ। পক্ষীকুল প্ৰকৃতিৰ অনন্য সৃষ্টি। সৰু ডাঙৰ নানা প্ৰজাতিৰ চৰাইৰ কিচিৰ মিচিৰ কলকাকলিয়ে মুখৰ কৰি ৰাখে আমাৰ চৌপাশ।

প্ৰেমৰ গানে কাৰনো হিয়া নুজুৰাই, তাতে গীতৰ কথাখিনিৰ সন্মোহন শক্তি আৰোপিত সুৰে বঢ়াই তুলিলেতো আৰু কথাই নাই, সেই গীত শুনি শুনিও শুনিয়ে থাকিব পাৰি। গীতিকাৰ জাভেদ আখতাৰৰ গীতৰ কথাত আছে সেই সন্মোহন শক্তি।

হিয়াৰ পৰা হিয়ালৈ যেতিয়া মৰম বাগৰে তেতিয়া মুখৰ ভাষাই বাট হেৰুৱায়, হৃদয়ৰ ভাষা বুজি লয় আন এখন হৃদয়ে। প্ৰেমৰ এনে কোমল অনুভৱৰ এটি সুন্দৰ গীত লৈ আহিছোঁ বীৰজাৰা ছবিখনৰ পৰা। ৰামধেনু তেতিয়া উদিত নাৰায়ণৰ কণ্ঠৰ সেই কীৰ্তি শুনাৰ সময়।

তেজা এখন সংগীতমধুৰ ৰোমান্টিক হিন্দী ছবি। ছবিখনৰ এটি গীত মোৰ অতিকে প্ৰিয়। গীতটিত কণ্ঠদান কৰিছে নীতিন মুকেশ, ছাব্বিৰ কুমাৰ আৰু অলকা য়াগ্নিকে।

সময় এটি উড়ন্ত পক্ষী, ইয়াক ধৰি ৰখাৰ কাৰো সাধ্য নাই। গতিকে সময় পক্ষীৰ ডেউকাত উঠি আজি আমাৰো অনুষ্ঠান সামৰিবৰ সময় হ'ল। সকলো শ্ৰোতালৈ আন্তৰিক কৃতজ্ঞতা জনাই আজিৰ ৰামধেনু ইমানতে সামৰিছোঁ। নমস্কাৰ।

মিডিয়াম ৱেভৰ 299.9 মিটাৰত 135 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 126 কিলোহাৰ্টজত লগতে নিউজ অন এআইআৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো ৰুমা দেৱী কলিতাৰ কণ্ঠত খেয়াল ৰাগ সুধ কল্যাণ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে ৰৌমাদেৱী কলিতাৰ কণ্ঠত খয়াল শুনিলে, ৰাগ সুত কল্যাণ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 এই একে মিটাৰতে। মই শীৰ্ষাই ষ্টুডিঅ'ৰ পৰা আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।